নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ শাওণ মাহৰ 25 দিন, 1948 শকাব্দৰ 20 শাওণ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 11 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেৰেও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ, পম্পা চন্দা আৰু আয়ুষ্মান জেচি, আৰু ট্ৰান্সমিটাৰত আছে মিতুল গগৈ আৰু বিজিৎ শৰ্মা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

0: শ্রোতাসকলে ইমান পৰে বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে ৰেঙনি দাসৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, অৰ্চনা ডেকাৰ কণ্ঠৰ লোকগীত, অৰ্চনা মহন্ত আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত, ইজ্জত সিঙৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু অনিন্দিতা পালৰ কণ্ঠৰ ভজনেৰে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি।
1: আকাশবাণী সমাচাৰ কে সাথ মই বৈষ্ণৱী। लोकसभा अध्यक्ष ओम बिड़ला ने सभी दलों के नेताओं से सदन की कार्यवाही सुचारू रूप से चलाने में सहयोग करने की अपील की है। संसद भवन में कार्य मंत्रणा समिति की बैठक में श्री बिड़ला ने सदन में जारी गतिरोध पर चिंता व्यक्त की। उन्होंने सभी दलों के नेताओं से कहा कि सदन की कार्यवाही चलने दें ताकि प्रश्न

প্ৰথমে শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হবলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। আজি পুৱা 6:15 নাজমা ৰচিদৰ কণ্ঠৰ ভজন, পুৱা 6:20 কবিতা তালুকদাৰৰ কণ্ঠৰ লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, পুৱা 9:15 চিনে

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী মালবিকা বৰা, ৱাহিদুৰ ৰহমান, বৰ্ণালী কলিতা, মনোৰঞ্জন গগৈ, পুলমা দাস আৰু দিলীপ চৌধুৰী। দিনৰ 12:10 বজাৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, গীত আপনা ধুন পৰাই, এক হি ফিল্ম কি গীত, পংগত আৰু গুঞ্জন।

বিয়লি 3 বজাৰ পৰা আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10ৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত 7:20ত এখনি প্ৰামাণ্য আলেখ্য সংস্কৃতিৰ দ্বীপ শিক্ষা দীপক সংঘ ৰচনা আৰু প্ৰযোজনা স্নেহা পাঠক আৰু ঝৰ্ণা ভৰালীৰ। তাৰোপৰি আছে নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান 6:10ত পালিতা নাথৰ কণ্ঠৰ লোকগীত 6:30ত পিয়াচি সেনগুপ্তাৰ কণ্ঠৰ ভজন নিশা 8:15ত টুডে ইন পাৰ্লিয়ামেণ্ট নিশা 8:30ত ভজনৰ অনুষ্ঠান 9:30ত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু নিশা 10:00ত কুৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট।

এইবাৰ শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে। আজি সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত এটি আলোচনা, বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধনৰ কৃষিকাৰ্য। অনুষ্ঠানটিত আলোচনাত ভাগ ল'ব ডাঃ হিমাদ্ৰী ৰাভা আৰু ডাঃ পল্লৱী ডেকাই। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে শুনিবলৈ পাব পাচলি আৰু শস্যৰ বজাৰ দৰ, কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। বিয়লি 5:25 শ্বাহগছৰ মাজে মাজে অনুষ্ঠানত নকুল কুৰ্মীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, স্বাধীনতা আন্দোলনত শ্বাহ জনগোষ্ঠীৰ অৱদান, সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। পুৱা 9:20 ফোন ইন কল্পতৰু। 10:00 জীৱন সুৰভী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক অভিনেতা নাট্যকাৰ দীনেশ চন্দ্ৰ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ঋতুপৰ্ণ দাসৰ, প্ৰযোজনা সীমান্ত বাৰ্মাৰ। পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত শৈক্ষিক অনুষ্ঠান উমং। দিনৰ 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ড শুনিবলৈ পাব, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 12:30 আইডৰ বুলনি অনুষ্ঠানত গুৱাহাটীৰ লাচিত নগৰৰ মহিলাসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব। দিনৰ 1:50 অৰূপ কলিতাৰ কণ্ঠৰ লোকগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো নাজমা ৰচিদৰ কণ্ঠৰ এটি ভজন।

শ্ৰোতাসকলে নাজমা ৰচিদৰ কণ্ঠৰ এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো কবিতা তালুকদাৰৰ কণ্ঠৰ দুটি লোকগীত।

শ্রোতাসকলে কবিতা তালুকদারৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছো নেহলে পে দেহলা। এই ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আনন্দ বক্সীৰ আৰু গীতটিৰ সংগীত কৰিছে ৰাহুল দেৱ বৰ্মনে।

শ্ৰোতাসকলে মধুময় অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠত বনফুল ছবিখনৰ পৰা এই গীতটি। গীতৰ কথা আনন্দ বক্সীৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত পিয়াৰেলালে।

মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নয়া দৰ এই ছবিখনৰ পৰা আশা ভোছলে আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা চাহিৰৰ আৰু গীতটিৰ সংগীত কৰিছে অ পি নায়াৰে।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে অনুষ্ঠান মধুবন। অনুষ্ঠানত এইবাৰ এয়া মহম্মদ ৰফিৰ কণ্ঠৰ গীত দোস্তি ছবিখনৰ পৰা। গীতৰ কথা মজৰুৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত প্যাৰেলালে।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো মহেন্দ্ৰ কাপুৰৰ কণ্ঠৰ এটি গীত। গীতটি লোফৰ ছবিখনৰ পৰা লোৱা হৈছে। গীতৰ কথা আনন্দ বক্সীৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত প্যাৰেলালে।

0: মধুবন অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, চৰকাৰী ই মাৰ্কেট প্লেচ জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্যমানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এন এছ পিৰ জৰিয়তে বৃত্তি আৰু ফেলোশ্বিপৰ পুঁজি মুকলি কৰে। গ্ৰীণ ইণ্ডিয়া মিছন কাৰ্যকৰী হোৱা বুলি চৰকাৰে কালি লোকসভাত প্ৰকাশ কৰে। কলম্বিয়াৰ দক্ষিণ অংশত কালি হোৱা এটা 7.4 প্ৰবলৰ শক্তিশালী ভূমিকম্পত কমেও 111 লোকৰ মৃত্যু হোৱাৰ লগতে 87 লোক আহত হয়। আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 অনূৰ্ধ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে। চৰকাৰী ই মাৰ্কেট প্লেচ জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্যমানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি নতুন দিল্লীত অনুষ্ঠিত জি ই এমৰ 10ম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰীগোৱেলে জি ই এম প্ৰতিষ্ঠাৰ পূৰ্বে ৰাজহুৱা ধনৰ অপব্যৱহাৰ আৰু অস্বচ্ছতাৰ কথা সোঁৱৰণ কৰি কয় যে সেই সময়ত সুপ্ৰশাসনৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছিল। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান ৰাজহুৱা ক্ৰয় ই কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে কৰা হৈছে, যাৰ জৰিয়তে সামগ্ৰী পঞ্জীয়নৰ পূৰ্বেই স্বচ্ছতা, প্ৰতিযোগিতা

উন্নয়নমূলক সামৰ্থ্য আৰু উন্নত মান বৰ্তাই ৰখাটো সম্ভৱপৰ হৈছে। তেওঁ কয় যে জি ই এম হৈছে ৰাজহুৱা ক্ৰয়ক ডিজিটেলাইজেচন কৰাৰ প্ৰচেষ্টা, যাৰ জৰিয়তে অস্পষ্টতাৰ ঠাইত স্পষ্টতা পৰিলক্ষিত হয়। মন্ত্ৰী শ্ৰীগোৱেলে কয় যে জি ই এম পৰ্টেল আৰম্ভণি কৰাৰে পৰা বিগত 10টা বছৰৰ ভিতৰত যোৱা দুবছৰত ক্ৰছ মাৰ্চেণ্ডাইজৰ মূল্য বছৰি 5,00,000 কোটি টকাতকৈও অধিক বৃদ্ধি পাইছে, যিটো 2016-17 চনত 400 কোটি টকাতকৈও অধিক আছিল। শ্ৰীগোৱেলে কয় যে ক্ৰমবৰ্ধিতভাৱে জি ই এমে 3 কোটিৰো অধিক অৰ্ডাৰৰ জৰিয়তে 20,00,000 কোটি টকাৰো অধিক মূল্যৰ সামগ্ৰী আৰু সেৱা ক্ৰয় কৰাত সহায় কৰিছে। তেওঁ কয় যে জি ই এমক ভালেখিনি সংস্কাৰ কৰা হৈছে আৰু অনতিপলমে নতুন ব্যৱহাৰকাৰীসকলৰ বাবে বন্ধুত্বপূৰ্ণ কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক এটা পৰ্টেল মুকলি কৰা হ'ব। মন্ত্ৰী শ্ৰীগোৱেলে ক্ৰেতা, বিক্ৰেতা আৰু অন্যান্য অংশীদাৰীসকলৰ সহায়ৰ বাবে জি ই এম যোগাযোগ চিনাক্তকৰণৰ অৰ্থে 14550 এই 5টা সংখ্যাৰ এটা হেল্প ডেস্ক কালি মুকলি কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এন এছ পিৰ জৰিয়তে বৃত্তি আৰু ফেলোশ্বিপৰ পুঁজি মুকলি কৰে। এই পদক্ষেপৰ জৰিয়তে প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ মাজেৰে দেশৰ 6,000তকৈও অধিক শিক্ষাৰ্থীয়ে 21 কোটিতকৈও অধিক ধন লাভ কৰিব। এই নতুন পদক্ষেপৰ জৰিয়তে কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীসকলে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ যোগেৰে সময়মতে আৰু কোনো অসুবিধা নোহোৱাকৈ প্ৰতিমাহে বৃত্তিৰ ধন লাভ কৰিব। নতুন দিল্লীত অনুষ্ঠিত এটা অনুষ্ঠানত সমবেত লোকসকলৰ আগত ভাষণ দি মন্ত্ৰী শ্ৰীচৌহানে কয় যে এই বৃত্তি কেৱল মাত্ৰ আৰ্থিক সাহায্য নহয়, বৰং কৃষি শিক্ষা শক্তিশালী আৰু এই শিক্ষাক ব্যৱহাৰিক শিকণৰ জৰিয়তে অধিক সা সুবিধা লাভ কৰিব পৰা এটা ফলপ্ৰসূ প্ৰক্ৰিয়া। তেওঁ কয় যে প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াই শিক্ষাৰ্থীসকলক সময়মতে বৃত্তিৰ ধন লাভ কৰাত সহায় কৰিব। তেওঁ লগতে কয় যে ছাত্ৰ ছাত্ৰীসকলে বৃত্তিৰ ধন সময়মতে লাভ কৰিলে শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াত তেওঁলোকে অধিক মনোনিৱেশ কৰিব পাৰিব। কৃষিমন্ত্ৰীগৰাকীয়ে এন এছ পি ডি বি টি প্ৰক্ৰিয়াই বৃত্তিৰ ধন বিতৰণ ব্যৱস্থাটো অধিক স্বচ্ছ, গতিশীল আৰু জটিলতাবিহীনভাৱে সম্পন্ন কৰাত সহায় কৰে বুলিও উল্লেখ কৰে। তেওঁ কয় যে কৃষি শিক্ষা, গৱেষণা আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক ভাৰতৰ ভৱিষ্যতৰ কৃষি ব্যৱস্থাৰ প্ৰতি প্ৰস্তুত কৰি তোলাত গুৰুত্ব আৰোপ কৰে। গ্ৰীণ ইণ্ডিয়া মিছন কাৰ্যকৰী হোৱা বুলি চৰকাৰে কালি লোকসভাত প্ৰকাশ কৰে। 2015-16 চনত এটা সংহত লেণ্ডস্কেপ পদ্ধতিৰ জৰিয়তে হেৰুৱা বনাঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে গ্ৰীণ ইণ্ডিয়া মিছন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্যমন্ত্ৰীয়ে লোকসভাত কালি এটা লিখিত প্ৰশ্নৰ উত্তৰত কয় যে জি আই এমৰ জৰিয়তে 2015-16 চনৰে পৰা 17খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 84,000 হেক্টৰ ভূমিৰ আন্তঃপৰিৱেশ পুনৰুদ্ধাৰৰ বাবে চেষ্টা কৰিছিল। মন্ত্ৰালয়ে লগতে 2020-21 চনৰ পৰা 2026-27 চনলৈকে 600 নগৰ বন আৰু 400 নগৰ উদ্যানৰ উন্নয়নৰ বাবে নগৰ বন যোজনা ৰূপায়ণ কৰি নগৰীয়া সেউজ আৱৰণ আৰু পৰিৱেশগত সুবিধা বৃদ্ধি কৰিছে। এই নগৰ বনসমূহে সেউজ আৱৰণৰ দিশত যথেষ্ট অৰিহণা যোগায় আৰু বায়ুৰ গুণাগত তথা জলবায়ু উন্নত কৰাৰ সম্ভাৱনা থকা পৰিৱেশৰ সৃষ্টি কৰে। জি আই এমৰ অধীনত বৰ্তমানলৈ 57 কোটিতকৈও অধিক ধন ছত্তীশগড়, হাৰিয়ানা, কেৰালা, মধ্যপ্ৰদেশ, মণিপুৰ, ছিকিম আৰু উত্তৰ প্ৰদেশৰ সেউজ পৰিৱেশ পুনৰুদ্ধাৰ প্ৰক্ৰিয়াৰ বাবে আবণ্টন দিয়া হৈছে। হাড়গড় ত্ৰিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্ৰীশ্বাহে কয় যে এই বছৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয়ক স্পৰ্শ কৰিছে। ত্ৰিৰংগা যাত্ৰা আৰু বন্দে মাতৰম পৰিৱেশনেৰে এই অভিযানত সকলোকে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। তেওঁ লগতে ত্ৰিৰংগা পতাকা উত্তোলন কৰি হাড়গড় ত্ৰিৰংগা .com ত ছেলফি আপলোড কৰিবলৈও জনসাধাৰণক আহ্বান জনায়।
দেশজুৰি চলি থকা আজাদী কা অমৃত মহোৎসৱৰ উদযাপনৰ অংশ হিচাপে কালিৰে পৰা নাগালেণ্ডৰ কহিমাতো হাড় ঘাট ত্ৰিৰংগা প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। কলা আৰু সংস্কৃতি বিভাগ তথা গৃহ বিভাগৰ যৌথ উদ্যোগ

0: আয়োজিত এই বিশেষ প্ৰদৰ্শনীখন নাগালেণ্ড অসামৰিক সচিবালয়ৰ এক নম্বৰ গেটত অনুষ্ঠিত হৈছে। দেশৰ চহকী ঐতিহাসিক ঐতিহ্য প্ৰদৰ্শন কৰা আৰু দৰ্শকৰ মাজত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰাই এই প্ৰদৰ্শনীৰ মূল উদ্দেশ্য। শিক্ষাৰ্থীৰ লগতে সাধাৰণ লোককো এই প্ৰদৰ্শনী চাবলৈ আৰু উদযাপনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ৰাইজৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্যৰে দুটা মুখ্য স্থানত প্ৰদৰ্শনীৰ মূল স্থান নাগালেণ্ড অসামৰিক সচিবালয়ৰ এক নম্বৰ গেট আৰু কোহিমাৰ ৰাজ্যিক সংগ্ৰহালয়ত বিশেষ ফটো প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। সমান্তৰালকৈ দৰ্শকসকলক ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ফটো আৰু ছেলফি তুলি হাৰঘাট ত্ৰিৰংগাৰ অফিচিয়েল পৰ্টেলত আপলোড কৰিবলৈ আহান জনোৱা হৈছে। কালিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি গৃহ সচিব কুকুমেৰুৱে কয় যে হাৰঘাট ত্ৰিৰংগা অভিযান হল সমগ্ৰ দেশৰ একতা, শক্তি আৰু অখণ্ডতা প্ৰদৰ্শন কৰাৰ ৰাষ্ট্ৰীয় প্ৰচেষ্টা। মেৰুৱে লগতে উল্লেখ কৰে যে এই ত্ৰিৰংগা প্ৰদৰ্শনীখন হাৰঘাট ত্ৰিৰংগা 2026 কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু অনাগত দিনবোৰত ইয়াৰ সৈতে সংগতি ৰাখি ধাৰাবাহিকভাৱে বিভিন্ন স্মৰণীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। কলম্বিয়াৰ দক্ষিণ অংশত কালি হোৱা এটা 7.4 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও 111 লোকৰ মৃত্যু হোৱাৰ লগতে 87 লোক আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূগৰ্ভীয় সমীক্ষাই ইউ এছ জিঅলজিকেল ছাৰ্ভে প্ৰকাশ কৰা অনুসৰি দেশখনৰ ৰাজধানী বগোটাৰ পৰা 400 কিলোমিটাৰ দূৰৈৰ পশ্চিমত ছেণ্ট জছ ডেল পামেৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। শক্তিশালী ভূমিকম্পটোত 100তকৈও অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বৃহৎ ফাটবোৰত ভালেসংখ্যক লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। উদ্ধাৰকাৰী দল আৰু স্থানীয় বাসিন্দাই দুৰ্গতসকলক উদ্ধাৰৰ বাবে অভিযান চলাই আছে। কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। তেওঁ কয় যে ক্ষতিগ্ৰস্তসকলক চৰকাৰে পাৰ্যমানে সহায় সাহায্য আগবঢ়াব। নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে শক্তিশালী আৰম্ভণিৰে প্ৰথম দিনাই 4টা সোণৰ পদককে ধৰি মুঠ 17টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। দেওবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে 4টা সোণ, 4টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ছেব্ৰে, ফইল আৰু এপি এই 3টা শাখাৰে 6টা ব্যক্তিগত ইভেণ্টতে ভাৰতীয় ফেন্সাৰসকলে পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। চৰকাৰী ই মাৰ্কেট প্লেচ জি ই এম এ সঠিক গুণগত মানৰ, সঠিক মূল্যমানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এন এছ পিৰ জৰিয়তে বৃত্তি আৰু ফেলোশ্বিপৰ পুঁজি মুকলি কৰে। গ্ৰীণ ইণ্ডিয়া মিছন কাৰ্যকৰী হোৱা বুলি চৰকাৰে কালি লোকসভাত প্ৰকাশ কৰে। কলম্বিয়াৰ দক্ষিণ অংশত কালি হোৱা এটা 7.4 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও 111 লোকৰ মৃত্যু হোৱাৰ লগতে 87 লোক আহত হয়। আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছো শুভ্ৰা বৰুৱাৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছো।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত এইবাৰ কৃষ্ণমণি নাথ আৰু জুৰিমণি বৰাৰ কণ্ঠৰ এই গীতটি শুনাবলৈ লৈছোঁ।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেচন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35টা, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেচন টেকনলজি শাখাৰ আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেচন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই বি টেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী এম বি এ বা পি জি ডি এম থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগতে 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31টা, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেচন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেচন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকা।

0: টকাৰ পৰা 92,000 টকালৈ, লগতে 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। এয়াৰপৰ্ট অথৰিটি অব ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129টা, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো আইটিআইৰ পৰা নেচনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere।
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার হইতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি আৰু 8 বজাৰ পৰা সমাচাৰ প্ৰভাত, মৰ্ণিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপন কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। সংশ্লিষ্ট বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৱৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিৰ্দেশ দিয়ে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও পানীত বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে।

ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। ৰাজ্য চৰকাৰে সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ অতিৰিক্তভাৱে 100 কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। 5 মাহ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্মাণেৰে মুকলি কৰা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লৈ ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে 2027 চনৰ মাৰ্চৰ ভিতৰত বিজ্ঞান নগৰীখনে পূৰ্ণাংগ ৰূপ পাব বুলি আশা প্ৰকাশ কৰে। বিজ্ঞান নগৰীখনক দৰ্শনাৰ্থীৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ বাবে এটা ডিজিটেল পেনোৰামা, সন্মিলন কেন্দ্ৰ, মিউজিকেল ফাউণ্টেইন, পাৰ্কিঙৰ সা সুবিধা আদি কাম কাজৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত ধনৰাশি প্ৰদান কৰিব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ যৌথ উদ্যোগত ৰূপায়িত এই প্ৰকল্পৰ কাম কাজ সম্পূৰ্ণ হৈ উঠিলে সোণাপুৰৰ বিজ্ঞান নগৰীখন দেশৰ ভিতৰতে উৎকৃষ্ট বিজ্ঞান নগৰী হিচাপে পৰিগণিত হ'ব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত কালি জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কোৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, বন সংমণ্ডল বিষয়া, সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকল উপস্থিত থাকে। ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত কালি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11 জন অসমীয়া লোক গুলীবিদ্ধ হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদতিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ইফালে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে এই ঘটনাৰ উচিত তদন্ত কৰা হ'ব আৰু সীমান্ত অঞ্চলৰ শান্তি শৃংখলা বজাই ৰখাৰ বাবে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোক সীমান্ত অঞ্চলত মোতায়েন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষ বন্ধু শীৰ্ষক কাৰ্যসূচী মুকলি কৰা হ'ব। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানত 1.5 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যজুৰি ষষ্ঠ আৰু ইয়াৰ ওপৰৰ শ্ৰেণীত অধ্যয়নৰত 20 লাখ শিক্ষাৰ্থীৰ দ্বাৰা 4 দিনৰ ভিতৰত গছপুলিসমূহ ৰোপণৰ লক্ষ্য লোৱা হৈছে। ডিব্ৰুগড়ৰ আমোলাপট্টি গাৰ্ডপাৰা নিবাসী ডিব্ৰুগড়ৰ সাহিত্য সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপাৰ অন্যতম প্ৰতিষ্ঠাপক হেমেন বৰদলৈ যোৱা নিশা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 84 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অনুপম শইকীয়াৰ কণ্ঠৰ এই গীতটি।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ৯ বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল সাম্প্ৰতিক বানত ক্ষয় ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 101লৈ বৃদ্ধি। ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষ বন্ধু কাৰ্যসূচী মুকলি। সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে 100 কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাৰ প্ৰথম দিনাই 4টা সোণসহ 17টা পদকেৰে ভাৰতৰ শক্তিশালী প্ৰদৰ্শন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপন কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয় ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সিংযোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৱৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিৰ্দেশ দিয়ে। ইপিনে দিছপুৰৰ লোকসেৱা ভৱনত আজি বিয়লি 5 বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট মন্ত্ৰীগোটৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ

0: ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত কালি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11 জন অসমীয়া লোক গুলীবিদ্ধ হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদতিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ইফালে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সাংবাদিকৰ আগত কয় যে এই ঘটনা সন্দৰ্ভত সবিশেষ কথা পাতিবৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুক দায়িত্ব দিয়া হৈছে।
1: Today there was a clash in Dhemaji district between Assam and Assam people belongs to Assam and Arunachal, but I have got the information right now that matter has been almost resolved amicably. In depth information about this I have already deputed my education minister to talk to the counterpart in Arunachal Pradesh. Our DGP also in touch with the counterpart in Arunachal. Our chief secretary is also in touch with Arunachal Pradesh. I think matter has now been resolved. It is a localized conflict, nothing to do with the state as such.
0: ইফালে উত্তেজনাই বিৰাজ কৰা ধেমাজিৰ অসম অৰুণাচলৰ সীমান্ত অঞ্চলত শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আৰক্ষীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অঞ্চলটোলৈ নিৰাপত্তা বাহিনীৰ লোককো মোতায়েন কৰা হৈছে। ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষ বন্ধু শীৰ্ষক কাৰ্যসূচী মুকলি কৰা হ'ব। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানত 1.5 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যজুৰি ষষ্ঠ আৰু ইয়াৰ ওপৰৰ শ্ৰেণীত অধ্যয়নৰত 20 লাখ শিক্ষাৰ্থীৰ দ্বাৰা 4 দিনৰ ভিতৰত গছপুলিসমূহ ৰোপণৰ লক্ষ্য লোৱা হৈছে। ৰাজ্য চৰকাৰে সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ অতিৰিক্তভাৱে 100 কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। 5 মাহ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্মাণেৰে মুকলি কৰা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লৈ ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে 2027 চনৰ মাৰ্চৰ ভিতৰত বিজ্ঞান নগৰীখনে পূৰ্ণাংগ ৰূপ পাব বুলি আশা প্ৰকাশ কৰে। বিজ্ঞান নগৰীখনক দৰ্শনাৰ্থীৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ বাবে এটা ডিজিটেল পেনোৰামা, সন্মিলন কেন্দ্ৰ, মিউজিকেল ফাউণ্টেইন, পাৰ্কিঙৰ সা সুবিধা আদি কাম কাজৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত ধনৰাশি প্ৰদান কৰিব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ যৌথ উদ্যোগত ৰূপায়িত এই প্ৰকল্পৰ কাম কাজ সম্পূৰ্ণ হৈ উঠিলে সোণাপুৰৰ বিজ্ঞান নগৰীখন দেশৰ ভিতৰতে উৎকৃষ্ট বিজ্ঞান নগৰী হিচাপে পৰিগণিত হ'ব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে সকলো লোককে বিজ্ঞান নগৰী দৰ্শনৰ বাবে আহান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পৰা সোণাপুৰৰ বিজ্ঞান নগৰীলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা আৰম্ভ কৰা হ'ব বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে 150 বিঘা মাটিত নিৰ্মিত বিজ্ঞান নগৰীৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰি 5 মাহ পূৰ্বে ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সোণাপুৰৰ কমাৰকুচিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। চৌহদৰ 4 বেৰৰ কাম সোনকালে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট লোকসকলক নিৰ্দেশনা দিয়ে যাতে মুকলি মঞ্চ তথা অন্য প্ৰয়োজনীয় কামসমূহ শীঘ্ৰেই আৰম্ভ কৰিব পৰা যায়।
2: মই অলপ জুবিন ক্ষেত্ৰ কাম কাজৰ যিমানখিনি আগবাঢ়িছে তাৰ এটা পৰ্যালোচনা কৰিলো। আমাৰ PWD কমিশনাৰ চেক্ৰেটাৰী সব আহিছে, আমি খুব সোনকালে ৱালখন কমপ্লিট কৰি নেক অপেন এয়াৰ থিয়েটাৰ সেইখিনি বনাব দিছো। গতিকে মই আমাৰ আৰ্কিটেক্ট বা কনট্ৰেক্টৰ সকলক কৈছো যে যাতে উইদিন অক্টোবৰ নৱেম্বৰ আমাৰ ৱালৰ কামটো কমপ্লিট হয়।
0: মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই সংগ দিয়াৰ লগতে লোক নিৰ্মাণ বিভাগ তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে নিৰ্মাণৰ অগ্ৰগতিৰ দিশটো পৰ্যালোচনা কৰে। নামনি মাজুলীৰ কৰতিপাৰৰ বিশিষ্ট শিপিনী ৰীতি দলে 2025 চনৰ বাবে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ কৰিছে। যোৱা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ পৰা ৰাষ্ট্ৰীয় বস্ত্ৰ শিল্প বঁটা 2025 গ্ৰহণ কৰি কালি মাজুলীত উপস্থিত হোৱাৰ লগে লগে শিপিনীগৰাকী কমলাবাৰী ফেৰীঘাটত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগ, মাজুলী খণ্ড উন্নয়ন বিষয়াকে ধৰি কেইবাটাও দল সংগঠন তথা গাঁওবাসীয়ে আদৰণি জনায়। কৰতিপাৰ মহৰী চুকতো ঢোলে ডগৰে ফুল গামোচা পিন্ধাই শিপিনীগৰাকীক আদৰণি জনোৱা হয়। নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যেৰে কালি গুৱাহাটী বিশ্ববিদ্যালয়ত 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ

0: কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আৰম্ভ কৰা হয়। ডঃ ৰঞ্জন কুমাৰ কাকতিৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপাচাৰ্য ননীগোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয় যে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পুৰণি জ্ঞান কেন্দ্ৰ। এই শিক্ষানুষ্ঠানখনলৈ অহা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ ঐতিহ্য হৃদয়ংগম কৰা উচিত বুলিও উপাচাৰ্য শ্ৰীমহন্তই মন্তব্য কৰে।
1: আমাৰ বিশ্ববিদ্যালয় হৈছে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়। ৱে বেক ইট ৱাজ এষ্টাব্লিছড ইন 1948 আৰু এই বিশ্ববিদ্যালয়খন হৈছে অসমৰ জনসাধাৰণে বিশেষকৈ গোপীনাথ বৰদলৈ নেতৃত্বত দান বৰঙণিৰে বিভিন্ন পৰ্যায়ত অসমৰ আছাম এছেম্বলিত হোৱা বিতৰ্কৰ মাজেদি আমাৰ এই গুৱাহাটী বিশ্ববিদ্যালয়ক এক জনসাধাৰণৰ জন অভ্যুত্থানৰ মাজেদি এই গুৱাহাটী বিশ্ববিদ্যালয়ক স্থাপন কৰা হৈছে। So you are a part of a legacy, of a rich legacy and heritage. আৰু এই হেৰিটেজৰ লগত তোমালোকে নিজকে জড়িত কৰিবলৈ যিটো এটা সুবিধা পাইছা তাৰ পূৰ্ণ সহযোগপূৰ্ণ ব্যৱহাৰ কৰিবা বুলি মই আশা কৰিলো। আৰু নট নেচেচাৰিলি দেট দিছ ইজ দ্য অল্ডেষ্ট ইনষ্টিটিউচন ইন দ্য ৰিজন ইন টাৰ্মছ অফ কোৱালিটি অলছো দিছ ইজ দ্য অনলি এ প্লাছ ইউনিভাৰ্চিটি ইন দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন নো আদাৰ ইউনিভাৰ্চিটিজ ইন দ্য ৰিজন ডু হেভ দিছ অনাৰ অৰ হেভিং বিন ডিক্লেয়াৰ্ড এজ এ এ প্লাছ ইউনিভাৰ্চিটি বাই দ্য নেক।
0: এই অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ শিক্ষাৰ্থীসকলক শৃংখলা, আত্মবিশ্বাস, অধ্যাৱসায় আৰু দায়িত্ববোধৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিবলৈ আহান জনায়। অসম গৌৰৱ সন্মানেৰে সন্মানিত দুঃসাহসী ক্ৰীড়াবিদ মীনাক্ষী দাসে এই অনুষ্ঠান বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সমাগত স্বাধীনতা দিৱস উপলক্ষে গোৱালপাৰা জিলাৰ প্ৰশাসনেও হৰ ঘৰ তিৰংগা অভিযান চলাইছে। গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত বন্তি প্ৰজ্বলনেৰে কালি হৰ ঘৰ তিৰংগা অনুষ্ঠানৰ আৰম্ভণি কৰে। আজি একেটা স্থানতে শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। 17 আগষ্টলৈকে জিলা প্ৰশাসনে দেশপ্ৰেমমূলক বক্তৃতা, চাইকেল ৰেলী, মহিলাৰ ফুটবল আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে শক্তিশালী আৰম্ভণিৰে পৰা প্ৰথম দিনাই 4টা সোণৰ পদকেৰে মুঠ 17টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। যোৱা দেওবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে 4টা সোণ, 4টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ছেব্ৰে, ফইল আৰু এ পি এই 3টা শাখাৰ 6টা ব্যক্তিগত ইভেণ্টতে ভাৰতীয় ফেন্সাৰসকলে পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। পুৰুষৰ শাখাৰ ছেব্ৰেট নিখিল বাঘে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ অক্ষয় বাটছেৰে ৰূপৰ পদক অৰ্জন কৰে। অশ্বিনী আৰ্য আৰু লাইশ্ৰম মোৰাম্বাই ব্ৰঞ্জৰ পদক লাভ কৰে। ফয়েল ইভেণ্টত তেজস পাটিলে ৰূপ আৰু হেমা চানাচামে ব্ৰঞ্জৰ পদক লাভ কৰে। এ পি ইভেণ্টত লোকেশ ৱেমানীয়ে ৰূপৰ পদক, শৌৰ্য অশ্বিনী আৰু গডৱিন আনবকেছে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে মহিলাৰ শাখাৰ ফয়েল ইভেণ্টছত জয়েশ আশিতাই সোণৰ আৰু সতীৰ্থ কানাক গোলস্বামীয়ে ৰূপৰ পদক অৰ্জন কৰে। এ পি ইভেণ্টত প্ৰাচী লোহানে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ নিবেদ্য নায়াৰ আৰু অনুপ্ৰিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। একেদৰে ছেব্ৰে ইভেণ্টত জেফাৰলাইনে সোণ, আখৰীয়ে ৰূপ আৰু শ্ৰেয়া গুপ্তাই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত কালি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11জন অসমীয়া লোক গুলীবিদ্ধ হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতৰ শিৰোনাম অৰুণাচলীৰ গুলীত ধৰাশায়ী 11 অসমীয়া, আমাৰ অসম কাকতৰ শিৰোনাম ধেমাজিৰ গাঁৱত আক্ৰমণ আগ্ৰাসী অৰুণাচলীৰ, দৈনিক অসম, দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁও জিলাৰ ৰহাৰ কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কমনৱেলথ গেমছৰ সময়ত গ্লাছগোৰ এখন ৰেষ্টুৰাত ভাৰতৰ অসম্পূৰ্ণ মানচিত্ৰক লৈ আপত্তি জনোৱাৰ বাবে ৰূপৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতে ফটো সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় সোনাপুরত কালি বিজ্ঞান নগরীর নতুন

0: সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লোৱাৰ বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: হাৰ্ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্ৰীশ্বাহে কয় যে এই বছৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয়ক স্পৰ্শ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ডিব্ৰুগড়ৰ আমোলাপট্টি গাৰ্ডপাৰা নিবাসী ডিব্ৰুগড়ৰ সাহিত্য সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপাৰ অন্যতম প্ৰতিষ্ঠাপক হেমেন বৰদলৈৰ যোৱা নিশা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 84 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সাম্প্ৰতিক বানত ক্ষয় ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 101লৈ বৃদ্ধি। ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষবন্ধু কাৰ্যসূচী মুকলি আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাৰ প্ৰথম দিনাই 4টা সোণসহ 17টা পদকেৰে ভাৰতৰ শক্তিশালী প্ৰদৰ্শন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। ক্ষন্তেক পাছতে জিলাৰ ৰেৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সীৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকল, নিবেদন কৰিছো ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো তুমি আহিবানে ছবিখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত, গীতৰ কথা বিবি দেৱী বৰবৰুৱাৰ।

দীপেন বৰুৱা আৰু অনিমা ভট্টাচাৰ্যৰ কণ্ঠত অভিযান ছবিখনৰ পৰা এটি গীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

শ্ৰোতাসকলে ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বৰফি ছবিখনৰ পৰা মোহিত চৌহানৰ কণ্ঠৰ এটি গীত। গীতৰ কথা স্বানন্দ কিৰকিৰে আৰু গীতটিৰ সংগীত কৰিছে প্ৰীতমে।

শান আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত গেম ছবিখনৰ পৰা এটি গীত শুনাবলৈ লৈছো। গীতৰ কথা সন্দীপ নাথৰ।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো এয়া ছবিখনৰ পৰা শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এটি গীত, গীতৰ কথা অমিতাভ ভট্টাচাৰ্যৰ।

রূপালী ঢৌ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9:45 হোৱাৰ লগে লগে আমাৰ এতিয়াৰ অধিবেশনৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিবেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। দিনৰ 11:30 বজাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশন মুকলি কৰা হৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিবেক শৰ্মা আৰু হৰমোহন বৰ্মন, আৰু ট্ৰান্সমিটাৰত আছে বিপুল কলিতা আৰু আছিফ আহমেদ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো মালবিকা বৰাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হীৰেণ গোস্বামীৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে বিপুল বৰুৱাই।

অনুষ্ঠানত এইবাৰ এয়া ৱাহিদুৰ ৰহমানৰ কণ্ঠৰ গীত। গীতৰ কথা পৰাগ কুমাৰ ভট্টাচাৰ্যৰ আৰু গীতটিৰ প্ৰযোজনা হেমেন হাজৰিকাৰ।

অনুষ্ঠানত এইবাৰ এয়া বৰ্ণালী কলিতাৰ কণ্ঠৰ গীত। গীতৰ কথা ডক্টৰ অৰুণিমা ভৰালীৰ আৰু গীতটিৰ প্ৰযোজনা বিপুল বৰুৱাৰ।

শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মনোৰঞ্জন গগৈৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ আৰু গীতটিৰ প্ৰযোজনা বিপুল বৰুৱাৰ।

অনুষ্ঠানৰ শেষত পুলমা দাস আৰু দিলীপ চৌধুৰীৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছো। গীতৰ কথা গুণমণি বৰাৰ আৰু গীতটিৰ প্ৰযোজনা খগেন মহন্তৰ।

0: গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্য।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ ইমুঠিমান মন পৰসা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছোঁ মই, শ্ৰুতি।

প্রিয় শ্রোতা, এইখিনিতেই জানো শুনা হওক কি অনুষ্ঠানেরনো সহ্য হৈছে আমাৰ আজিৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। 6:10 প্ৰচাৰ কৰা হ'ব লোকগীত। ভজন শুনিবলৈ পাব 6:30। সংস্কৃতিৰ দীপশিখা দীপক সংঘ শীৰ্ষক প্ৰামাণ্য আলেখ্যখনি শুনিবলৈ পাব 7:20। যুগুতাই আগবঢ়াব স্নেহা পাঠক আৰু ঝৰণা ভৰালী। হেমন্ত দত্ত বিশেষ গীতৰ অনুষ্ঠান দি 7:50 শুনিবলৈ পাব আৰু এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এইখিনিতেই জানো শুনা হওক কি অনুষ্ঠানেৰেনো সজোৱা হৈছে কাইলৈৰ যুৱবাণী। কাইলৈ আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব প্ৰাঞ্জল ডেকাৰ কথিকা আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। 7:20 শুনিবলৈ পাব দেশপ্ৰেমমূলক গীতৰ অনুষ্ঠানটি। শব্দ অভিযন্তা হিচাপে কৰ্মসংস্থাপন শীৰ্ষক সোপান অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:30। আৰু 8:00 ভায়লিন মাদন আগবঢ়োৱা হ'ব আৰু এই অনুষ্ঠানটিৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছোঁ গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। আজি মনোৰঞ্জন সজোৱা হৈছে কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰথমে আগবঢ়াবলৈ লৈছোঁ বৌৰাৰ ছবিখনৰ পৰা দুটি গীত।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। ইমান পৰে বৰ্ডাৰ ছবিখনৰ পৰা দুটি গীত শুনিলে। এইবাৰ আগবঢ়াবলৈ লৈছোঁ ৰিফিউজি ছবিখনৰ পৰা চেনু নিগম আৰু অলকা য়াগনিকৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। ৰিফিউজি ছবিখনৰ পৰা এবাৰ আগবঢ়াবলৈ লৈছোঁ সুখবিন্দৰ সিং আৰু শংকৰ মহাদেৱনৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াবলৈ লৈছোঁ নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE/BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ বাবে পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 399টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, দৰমহা নিৰিখ মাহে 60,000 টকাৰ পৰা 1

লাখ 80,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 1,40,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.ai.ae আৰু আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালছোৱাত প্ৰাৰ্থীয়ে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। প্ৰিয় শ্ৰোতা, শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিলে।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

প্ৰিয় শ্ৰোতা, পালিতা নাথৰ দ্বাৰা পৰিৱেশিত লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সংস্কৃতত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15ৰ পৰা 8:25লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

সংগীত ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত, উজনিৰ বানত বেয়াকৈ প্ৰভাৱিত বিদ্যালয়ত 15 আগষ্টৰ পাছত পাঠদান, বানপীড়িতসকলক অন্তৱৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, মহিলাৰ ক্ষেত্ৰত অভিযোগ পঞ্জীয়ন আৰু বিপদৰ বিষয়ে অৱগত কৰাৰ বাবে এটা সুকীয়া মোবাইল এপ্লিকেচন মুকলি, মাজুলীক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসভাত সাংসদ যোগেন মোহনৰ আহান, আৰু স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা কাৰ্যসূচী। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 441খন গাঁৱৰ 1,12,718 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। যোৰহাটত ভগা মথাউৰি মেৰামতিৰ কাম চলি আছে। শেহতীয়া তথ্য অনুসৰি জিলাখনৰ 5টা স্থানৰ ভিতৰত 4টা স্থানতে মথাউৰিৰ ছিগা অংশৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে আৰু শোলমাৰাত এই কাম শেষ পৰ্যায়ত আছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত দেওবাৰৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৱৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। সম্প্ৰতি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰী গোটৰ বৈঠক চলি আছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি মহিলাৰ ক্ষেত্ৰত অভিযোগ পঞ্জীয়ন আৰু বিপদৰ বিষয়ে অৱগত কৰাৰ বাবে এটা সুকীয়া মোবাইল এপ্লিকেচন মুকলি কৰে। অসম ৰাজ্যিক মহিলা আয়োগে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই এপ্লিকেচন বিকশাই তুলিছে। শ্ৰীমতী নেওগে সামাজিক মাধ্যমযোগে কয় যে বহিৰাজ্যত থকা অসমৰ মহিলাৰ উপৰি ৰাজ্যৰ মহিলাসকল

0: সকলেও এই এপ্লিকেশনৰ জৰিয়তে ক্ষিপ্ৰতাৰে অভিযোগ দাখিল কৰিব পাৰিব। এপ্লিকেশনটোৱে এই অভিযোগসমূহ সংশ্লিষ্ট পক্ষলৈ প্ৰেৰণ কৰি সময়মতে ব্যৱস্থা গ্ৰহণত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই সমাজৰ সকলো স্তৰৰ মহিলাৰ সুবিধাৰ্থে এই এপ্লিকেশ্যনটো অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত উপলব্ধ কৰা হৈছে বুলি জানিবলৈ দিয়ে।
1: মহিলাসকলৰ সুৰক্ষাৰ কাৰণে সুবিধাৰ্থে মোবাইল এপ এটা আমি আজি মুকলি কৰি এই মোবাইল এপটোৰ জৰিয়তে মই ভাবোঁ যে এটা মহিলাসকলৰ সাহস এটাও হ'ব আৰু আমাক মানে ডিৰেক্টলি জনোৱাৰ কাৰণে এটা খুব সুন্দৰ এটা প্ৰক্ৰিয়া হ'ব। বিভিন্ন ধৰণৰ হিতকাৰী থাকিবই, অসমীয়া, হিন্দী, ইংলিছ তিনিটাই থাকিব। গতিকে তাত সেই এপটো প্রথমতেতো ডাউনলোড কৰিব আপোনাৰ যিকোনো স্মাৰ্টফোনৰ জৰিয়তে। গতিকে তাতে আপোনাৰ গোটেইবিলাক এটা খালি নাম্বাৰটো ৰেজিষ্টাৰ হ'ব লাগে, ধৰক মোবাইল নাম্বাৰটো। অটিপি এটা যাব, তাৰপিছত সেই অটিপিটো যেতিয়া আপুনি ফিল আপ কৰিব তাৰপিছতে আবেদনখন আহিব। সেই আবেদনখনতে আপোনাৰ লিখাই থাকিব যে আপোনাৰ কেনেকুৱা ধৰণৰ সমস্যা আছে। গতিকে আপুনি টিক মাৰ্ক দি দি গৈ থাকিলে হ'ল, একদম ইজি প্ৰচেছ। আৰু যদি কোনোবা মহিলা বা তেনেকুৱা ধৰণৰ যদি মানে স্মাৰ্টফোন নাইও, মই ভাবোঁ যে মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, যদি কোনোবা সচেতন ব্যক্তিয়ে, সক্ৰিয় ব্যক্তি, পুৰুষ বা মহিলাই, যদি কোনোবা তেনেকুৱা মহিলাৰ যদি কিবা ধৰণৰ কেছ থাকে তেতিয়ালৈকে এই এপটোৰ জৰিয়তেও তেওঁলোকে আমাক এই গোচৰটো দিব পাৰিব।
0: ৰাজ্যসভাৰ সাংসদ যোগেন মহনে মাজুলীক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহান জনাইছে। ৰাজ্যসভাত বিশেষ উল্লেখৰ জৰিয়তে বিষয়টো উত্থাপন কৰি অসমৰ সাংসদগৰাকীয়ে কয় যে মাজুলী ৰাজ্যৰ সাংস্কৃতিক আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ কেন্দ্ৰস্বৰূপ। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটো মুখা শিল্প, সাঁচিপাতৰ পুথিৰ সংৰক্ষণ, সংগীত আৰু চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰাণস্বৰূপ বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইউনেস্কোৰ স্বীকৃতিয়ে মাজুলীক ভাৰতীয় সভ্যতা, সাংস্কৃতিক বিবিধতাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব।
2: UNESCO World Heritage Site status to Majuli in Assam. A globally significant cultural landscape and a special and cultural heart of Assam. Majuli is the cradle of the new Vaishnav traditional founded by Mahapurukh Srimanta Shankardev and in renewed for its historic status, traditional promoting arts, mark making, manuscript preservation, music, dance and rich cultural traditions. Its unique heritage makes it an important representation of Indian civilization and cultural diversity. Although Majuli has been included in India's UNESCO tentative list since 2004, it is yet to be inscribed on the UNESCO World Heritage List. The island is also facing serious threats from reverberation, recurrent floods and climate related challenges.
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
3: সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনেও হৰ ঘৰ তিৰংগা কাৰ্যসূচী গ্ৰহণ কৰিছে। গোৱালপাৰাৰ জিলা আয়ুক্ত কাৰ্যালয়ত এই উপলক্ষে আজি শিক্ষাৰ্থীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে 17 আগষ্টলৈকে জিলা প্ৰশাসনে দেশপ্ৰেমমূলক বক্তৃতা, চাইকেল সমদল, মহিলাৰ ফুটবল খেল আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে হৰ ঘৰ তিৰংগা অভিযানত দেশৰ সকলো নাগৰিককে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে এই বছৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয় স্পৰ্শ কৰিছে। মন্ত্ৰী শ্ৰীশ্বাহে তিৰংগা পতাকা উত্তোলন কৰি হৰ ঘৰ তিৰংগা .com-ত চেলফি আপলোড কৰিবলৈও জনসাধাৰণক আহান জনায়। বৰপেটা জিলাত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে কেইবাঠাইতো ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত গছপুলি বিতৰণ, কুইজ প্ৰতিযোগিতা আৰু ৰাষ্ট্ৰীয় গীতৰ পৰিৱেশন কৰা হয়। জিলাখনত স্বাধীনতা দিৱসৰ জিলা পৰ্যায়ৰ উদযাপনৰ আখৰাও ইতিমধ্যে আৰম্ভ হৈছে। শিলচৰত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চূড়ান্ত কৰিবলৈ আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন পৌৰসভা এলেকাত বিশেষ স্বচ্ছতা অভিযান চলোৱা হৈছে। ইফালে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনত মটৰচাইকেল সমদল আৰু চাফাই অভিযান চলোৱা হয়। কাৰ্বি আংলং জিলাতো হৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা দিৱসৰ উপলক্ষে ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ স্থাপনৰ এলানি কাৰ্যসূচী হাতত লোৱা হৈছে। সমাগত স্বাধীনতা দিৱস উপলক্ষে চিৰাং জিলাতো জিলা আয়ুক্তই এখন সংবাদমেলযোগে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ লগতে বন্দে মাতৰমৰ পৰিৱেশন আৰু অন্যান্য প্ৰস্তুতি সন্দৰ্ভত ব্যক্ত কৰে। ৰাজ্য চৰকাৰে বৃক্ষবন্ধু অভিযানৰ অধীনত চাৰিদিনত ষষ্ঠ শ্ৰেণীৰ ওপৰৰ 22 লক্ষাধিক ছাত্ৰ ছাত্ৰীৰ দ্বাৰা 1.5 কোটি গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ

0: দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এই অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যখনত সেউজ আৱৰণ সৃষ্টিৰ বাবে সকলোকে বৃক্ষবন্ধু হবলৈ আহ্বান জনায়।
1: আজিৰে পৰা অসমত 21,30,000 ছাত্ৰ ছাত্ৰীয়ে প্ৰায় 12,000খন শিক্ষানুষ্ঠানৰ পৰা অংশগ্ৰহণ কৰি 1.5 কোটিতকৈ অধিক বৃক্ষ লগোৱাৰ কাৰণে আজিৰ পৰা এই অমৃত বৃক্ষ আন্দোলনৰ কাম আৰম্ভ কৰিলে আৰু সকলোকে বৃক্ষবন্ধু হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ। আজি আমি শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আনুষ্ঠানিকভাৱে ইয়াৰ শুভাৰম্ভ কৰিলোঁ আৰু ইয়াৰ লগত প্ৰায় 11,000তকৈ অধিক বিদ্যালয় সংযোগ হৈ আছিল আৰু প্ৰত্যেক বিদ্যালয়তে আমাৰ এই 21,00,000 ছাত্ৰ ছাত্ৰী উপস্থিত থাকি তাত আমি গছপুলি বিতৰণ কৰিছোঁ আৰু প্ৰত্যেককে আমি 6-7 জোপাকৈ গছ দিছোঁ আৰু সকলো গছেই খুব ভাল গছ আমাৰ ফরেস্ট ডিপার্টমেন্টের নার্সারিত করা আর এই গছসমূহ তেওঁলোকে বিভিন্ন স্থানত লগাবর কারণে আমি আগ্রহ রাখি আর তার লগে লগে যতেই লগায় তার একটা জিওটেক ফটো আর ছমাহ পিছত জানুয়ারি মাহত পুনের একটা জিওটেক ফটো দিব আর এই দুইটা জিওটেক ফটো আমি চাই তার সার্ভাইভেল আমি গম পাম আর তার লগে লগে আমি তেখেতসকলক এখন বৃক্ষবন্ধু নামেরে প্রমাণপত্র দিম।
0: বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰত আয়োজিত এখন বৈঠকত গুৱাহাটীৰ বিজ্ঞান নগৰীৰ পৰৱৰ্তী পৰ্যায়ৰ কাম কাজ আৰু 12খন জিলাত নিৰ্মীয়মান বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহৰ নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা কৰে। বৈঠকত গুৱাহাটী বিজ্ঞান নগৰীৰ প্ৰকল্পত ডিজিটেল পেনোৰামা, অত্যাধুনিক বিজ্ঞান সভাকক্ষকে ধৰি নতুনকৈ সংলগ্ন কৰিবলৈ লোৱা উপাদানসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰি বৈঠকত ৰাজ্যৰ 12খন জিলাত নিৰ্মাণ হৈ থকা জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব পল্লৱ গোপাল ঝা, বিজ্ঞান নগৰী প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডঃ জয়দীপ বৰুৱা, লোক নিৰ্মাণ বিভাগৰ গৃহ শাখাৰ মুখ্য অভিযন্তা মহেন্দ্ৰ মোহন দাসৰ লগতে নিৰ্মাণ কাৰ্য চলি থকা জিলা বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহৰ নিৰ্মাণ কাৰ্যৰ তদাৰকী সংমণ্ডলিক অভিযন্তাসকল বৈঠকত উপস্থিত থাকে। ৰাজ্যত শিক্ষকৰ বদলি প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। গুৱাহাটীৰ জনতা ভৱনত আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতৃবৰ্গৰ সৈতে মিলিত বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকসকলে পৰ্টেলযোগে পাৰস্পৰিক বদলি ল'ব পাৰিব। তেওঁ কয় যে অসম প্ৰথম পৰ্যায়ত পাৰস্পৰিক বদলিৰ তালিকা প্ৰকাশ পাব আৰু পৰৱৰ্তী পৰ্যায়ত BTR সম্পূৰ্ণ হোৱা এজন শিক্ষক থকা বিদ্যালয় শিক্ষকসমূহৰ বদলিৰ তালিকা প্ৰকাশ পাব। তেওঁ কয় যে পূৰ্বৰ ঠিকাভিত্তিক আৰু বৰ্তমান নিয়মীয়া হোৱা শিক্ষকসকলৰ দৰমহা ইতিমধ্যে ৰাজ্য চৰকাৰে মুকলি কৰি দিছে। অনাগত দিনত বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলে নিয়মীয়াকৈ ট্ৰেজাৰী ব্যৱস্থাৰে দৰমহা লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। সমগ্ৰ শিক্ষাৰ অধীনত শিক্ষাভিত্তিক শিক্ষকসকলৰ দৰমহা আজি মুকলি কৰি দিয়া তেওঁ অৱগত কৰে। শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউত বানৰ কবলত থকা বিদ্যালয়ত 15 আগষ্টৰ পাছত পাঠদান হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে বান প্ৰভাৱিত জিলাকেইখনত এতিয়াও 150ত বিদ্যালয় জলমগ্ন হৈ আছে অথবা বোকা পলসে পুতি পেলাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এই বিদ্যালয়সমূহৰ পাঠদানত বিলম্ব হোৱা বুলি তেওঁ কয়।
2: বানপীড়িত অঞ্চলত শিক্ষাৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ কাৰণে আমি পাৰ্যমানে চেষ্টা কৰিছোঁ। 1 তাৰিখৰ পৰা গৰম বন্ধটো সম্প্ৰসাৰণ কৰি দিয়া হৈছিলে 10 তাৰিখে আৰু 10 তাৰিখে আমাৰ বিদ্যালয়সমূহ খুলিছে। কিন্তু মই আজি ৰাতিপুৱাও এইটো এছেছ কৰিছোঁ, আমাৰ একাংশ বিদ্যালয় আমাৰ এতিয়াও খুলিবলৈ বাকী আছে। এতিয়ালৈকে আমি চৰাইদেউ জিলাত 741খন বিদ্যালয়ৰ 739খন বিদ্যালয় আমি খুলিবলৈ সক্ষম হৈছোঁ। মাত্ৰ 2খন স্কুল চৰাইদেউত খুলিবলৈ বাকী আছে, সেই দুখনো আমি খুব কম দিনৰ ভিতৰত আমি খোলাৰ কাৰণে চেষ্টা কৰিম। শিৱসাগৰ জিলাত আমাৰ 1,222খন বিদ্যালয় আছিল, তাৰে ভিতৰত 1,068খন বিদ্যালয় খুলিলে। আক্ৰান্ত হৈছিলে 555খন গাঁও, তাৰে 401খন বিদ্যালয় ইতিমধ্যে পাঠদান আৰম্ভ হ'ল, যোৱাকালি খুলিলে। এতিয়াও আমি খুলিব নোৱাৰা বা খোলাৰ পৰিৱেশ নোহোৱা বিদ্যালয়ৰ সংখ্যা হ'ল 154।
0: মন্ত্ৰীগৰাকীয়ে কয় যে আন্দোলনত নমা SRD শিক্ষকে আজি দৰমহা লাভ কৰিব। পূৰ্বতে 15,000 SRD শিক্ষকৰ ভিতৰত 200ত শিক্ষকে দৰমহা লাভ কৰা নাছিল যদিও আজি দৰমহা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
3: মৰিগাঁৱত প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ মিডিয়া কৰ্মশালা বাৰ্তা আজি অনুষ্ঠিত হয়। এই কৰ্মশালাত PIB গুৱাহাটীৰ যুটীয়া সঞ্চালক পাৱনী গুপ্তা আৰু জিলা আয়ুক্ত সৃষ্টি সিং উপস্থিত থাকে। কৰ্মশালাত চৰকাৰ আৰু সংবাদ মাধ্যমৰ মাজত সমন্বয় শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰা হয়। গতিশীল সময়ৰ ছন্দত জীৱনৰ ছবি অঁকা নাট্যকাৰ গীতিকাৰ অভিনেতা আৰু পৰিচালক হেমন্ত দত্তৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। 1941 চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা গীতিকাৰ

গৰাকীয়ে বিগত বছৰৰ এই দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। শতাধিক নাট আৰু 5 শতাধিক গীত ৰচনাৰে অসমীয়া গীতি সাহিত্য আৰু অভিনয় ক্ষেত্ৰক সমৃদ্ধ কৰি যোৱা হেমন্ত দত্তই উপপথ, অনিৰ্বাণ, খৰ সংসাৰ, মন মন্দিৰ, শেৱালি, প্ৰভাতী পক্ষীৰ গান, দীনবন্ধুকে ধৰি কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। প্ৰফুল্ল বৰাৰ কাহিনীৰে উপপথ নামৰ চলচ্চিত্ৰখন তেওঁ পৰিচালনা কৰিছিল। ভৱেন বৰুৱা বঁটা, ভৱেন্দ্ৰনাথ শইকীয়া বঁটাকে ধৰি কেইবাটাও বঁটাৰে সন্মানিত প্ৰয়াত দত্তৰ গীতসমূহে আজিও শ্ৰোতাৰ হৃদয়ক খোৰাক যোগাই আছে। তেওঁৰ গীতবোৰত জয়ন্ত হাজৰিকা, চাৰু গোহাঁই, ৰিদীপ দত্ত, ঋতুপৰ্ণ শৰ্মা, জুবিন গাৰ্গৰ লগতে কেইবাগৰাকীও শিল্পীয়ে কণ্ঠ নিগৰাইছে। এটা নষ্ট ল'ৰাৰ গল্প, পথ, টাইটানিক, সেন্দুৰ, আকাশৰ দৰে মন, জেতুকা পাতৰ ৰং আদি তেওঁৰ উল্লেখযোগ্য নাটক। এইগৰাকী স্বনামধন্য শিল্পীৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত। উজনিৰ বানত বেয়াকৈ প্ৰভাৱিত বিদ্যালয় 15 আগষ্টৰ পাছত পাঠদান। বান পীড়িতসকলক অন্তৰ্বৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। মহিলাৰ ক্ষেত্ৰত অভিযোগ পঞ্জীয়ন আৰু বিপদৰ বিষয়ে অৱগত কৰাৰ বাবে এটা সুকীয়া মোবাইল এপ্লিকেচন মুকলি। মাজুলীক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসভাত সাংসদ যোগেন মোহনৰ আহান। আৰু স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা কাৰ্যসূচী। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: with pride and grandeur, making a pledge to build a Viksit Bharat. He further urged all to hoist the tricolour at their homes under the Har Ghar Tiranga campaign. Reserve Bank of India Governor has called on Indian banks to adopt artificial intelligence with a clear focus on innovation, accountability and customer trust. Addressing the 2026 edition of FIBAC in Mumbai, the RBI Governor said AI could transform Indian banking by improving credit delivery, customer service, financial inclusion, operational efficiency and fraud detection. At the same time, the Governor cautioned banks about risks including opaque black box models, algorithmic bias, concentration of technology providers and excessive dependence on AI-driven decisions. And that is the end of this news bulletin.
1: Iya Akashvani. বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পৰহিলৈ 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী ফেলোশ্বিপ আৰু বঁটা প্ৰদান কৰিব। সংসদত আজি ন্যায়াধীকৰণ সংশোধনী বিধেয়ক 2026 গৃহীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক সমাগত স্বাধীনতা দিৱস আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ আহ্বান জনাইছে। ভাৰতে আজি এই বুলি পুনৰ স্পষ্ট কৰি দিছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু কোনো পৰিস্থিতিয়ে এই সত্যক সলনি কৰিব নোৱাৰে। আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে অহা 13 আগষ্টৰ পৰা বিশ্বজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পৰহিলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত 115 গৰাকী শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী ফেলোশ্বিপ আৰু বঁটাসমূহ প্ৰদান কৰিব। এই অনুষ্ঠানত সংস্কৃতি আৰু পৰ্যটন ৰাজ্যমন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত আৰু সংস্কৃতি ৰাজ্যমন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিং উপস্থিত থাকিব। সংস্কৃতি মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ফেলোশ্বিপ আৰু বঁটাৰ বাবে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংগীত, নৃত্য, নাটক, লোক আৰু জনজাতি কলা, পুতলা নাচ আদি বিভিন্ন ক্ষেত্ৰৰ শিল্পীক বাছনি কৰা হৈছে। সংসদত আজি ন্যায়াধীকৰণ সংশোধনী বিধেয়ক 2026 গৃহীত হৈছে। ইয়াৰ পূৰ্বে আজি ৰাজ্যসভাত এই বিধেয়কখনত অনুমোদন জনোৱা হয়। আজি দুবাৰকৈ সদনৰ কাম কাজ স্থগিত হোৱাৰ পাছত বিয়লি 2 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিধেয়কখন উত্থাপন কৰে। এই বিধেয়কখনৰ উদ্দেশ্য হৈছে কাৰ্যদক্ষতা বৃদ্ধি কৰা, স্বচ্ছতা নিশ্চিত কৰা আৰু বিভিন্ন ন্যায়াধীকৰণৰ অধ্যক্ষ তথা সদস্যসকলৰ অৰ্হতা তথা প্ৰশাসন আৰু কাৰ্যপ্ৰণালীৰ ক্ষমতা বৃদ্ধি কৰা। বিধেয়কখনত লগতে এখন ৰাষ্ট্ৰীয় ন্যায়াধীকৰণ আয়োগ গঠনৰো প্ৰস্তাৱ আছে। বিধেয়কখনৰ সন্দৰ্ভত হোৱা আলোচনাত উত্তৰত শ্ৰীমেঘৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে 2015 চনতেই ন্যায়াধীকৰণসমূহৰ শিথিলকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ন্যায়াধীকৰণ সংশোধনী বিধেয়ক 2026ৰ উদ্দেশ্য হৈছে এটা আধুনিক, স্বাধীন আৰু উমৈহতীয়া ন্যায়াধীকৰণ পৰিৱেশতন্ত্ৰ গঢ়ি তোলা। মন্ত্ৰীগৰাকীয়ে কয় যে নতুন বিধেয়কখনত এখন ৰাষ্ট্ৰীয় ন্যায়াধীকৰণ আয়োগ গঠনৰো ব্যৱস্থা আছে আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অথবা কোনো উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এই আয়োগৰ অধ্যক্ষ হ'ব। ন্যায় প্ৰদানৰ সুচলতাৰ লগতে ব্যৱসায়ত সুচলতা অনাৰ ক্ষেত্ৰত এই সংশোধন এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। তেওঁ কয় যে এই বিধেয়কখনে দেশত আইনী আৰু প্ৰতিষ্ঠানগত স্থাপত্য শক্তিশালী কৰাৰ লগতে ন্যায় প্ৰদান প্ৰক্ৰিয়া সহজ আৰু দ্ৰুত কৰাত সহায় কৰিব।
2: Ensure independence, transparency and uniformity in the qualifications, appointment, terms and condition of the service of chairperson and members of the various tribunal, the administration and functioning of the tribunal, to establish the National Tribunals Commission and to make consequential amendment in related enactments and for matters connected therewith or incidental thereto as passed by Lok Sabha be taken into consideration.
1: ইয়াৰ পূৰ্বে এই সন্দৰ্ভত হোৱা আলোচনাত ভাগ লৈ বিজেপিৰ সুভাষ বৰলাই বিধেয়কখনৰ প্ৰতি সমৰ্থন জনাই কয় যে এই বিধেয়কখনে কেৱল ন্যায়াধীকৰণসমূহৰ প্ৰশাসনিক কাম কাজৰ পৰিৱৰ্তন অনাই নহয় বৰং নিকা আৰু দ্ৰুত ন্যায় প্ৰদানত সহায় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক সমাগত স্বাধীনতা দিৱস উপলক্ষে ভাৰতক এখন বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰি এই উৎসৱ আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমযোগে প্ৰচাৰিত এটা ভিডিঅ'ত প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী নাগৰিককে ঐক্যবদ্ধ হৈ দেশৰ স্বাধীনতা সংগ্ৰামৰ সেনানীসকললৈ শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে

দেশৰ প্ৰতিখন ঘৰতেই স্বাধীনতা দিৱসৰ দিনা তিৰংগা পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনায়। ভাৰতে আজি পুনৰ এই বুলি স্পষ্ট কৰি দিছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু কোনো পৰিস্থিতিয়ে এই সত্যক সলনি কৰিব নোৱাৰে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ভাৰত আৰু চীনৰ মাজত সীমান্তৰ সৈতে জড়িত বিষয় সন্দৰ্ভত হোৱা আলোচনাত ভাৰতে প্ৰতিবাৰে এই বিষয়টোক অত্যন্ত সংবেদনশীল বুলি গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাটো দেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। শ্ৰীজয়ছৱালে কয় যে ভাৰতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক দ্বিপাক্ষিক ভ্ৰমণৰ লগতে নতুন দিল্লীত আয়োজিত ব্ৰিক্ছ জনসম্পৰ্কৰক্ষী অধিৱেশনৰ বাবে নিমন্ত্ৰণ প্ৰেৰণ কৰিছে। তেওঁ লগতে কয় যে ভাৰতীয় উচ্চায়ুক্তই কালি বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে অহা 13 আগষ্টৰ পৰা বিশ্বজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। আৱামী একচন কমিটি চমুকৈ AAC-এ বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা কাশ্মীৰী লোকসকলক সমদল উলিয়াবলৈ আৰু পাক অধিকৃত জম্মু কাশ্মীৰত জনসাধাৰণৰ বিৰুদ্ধে পাকিস্তানী সংগঠনে চলাই থকা বল প্ৰয়োগৰ ঘটনা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আহ্বান জনাইছে। পাকিস্তানৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি AAC-এ 14 আগষ্টৰ দিনটো কোলা দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে দুমাহতকৈও অধিক সময় ধৰি এই প্ৰতিবাদ অব্যাহত আছে যদিও এতিয়ালৈকে ইয়াৰ কোনো সমাধান সূত্ৰ ওলোৱা নাই। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি নিৰাপত্তা বাহিনীৰ হাতত এতিয়ালৈকে 60জনতকৈও অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে 500ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে। অঞ্চলটোত বলপূৰ্বভাৱে গ্ৰেপ্তাৰ কৰা অথবা সন্ধানহীন হোৱাৰ বাতৰিক লৈও উদ্বেগ বৃদ্ধি পাইছে। AAC-এ প্ৰকাশ কৰা অনুসৰি বিভিন্ন দেশত থকা পাকিস্তানী দূতাবাস আৰু কূটনৈতিক মিছনসমূহৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শনৰ পৰিকল্পনা কৰা হৈছে। কংগোৰ ইবোলা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা 2000 অতিক্ৰম কৰিছে। যোৱা নিশা প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে 4381গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। ইয়াৰে 2011গৰাকী লোকৰ ইতিমধ্যে মৃত্যু হোৱাৰ লগতে 704গৰাকী ৰোগীক আছুতীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে। পথৰ দুৰৱস্থা আৰু অন্যান্য বিভিন্ন আনুষংগিক কাৰণত স্বাস্থ্যকৰ্মীসকলে এই ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত ভিতৰুৱা অঞ্চলসমূহলৈ গৈ চিকিৎসা সেৱা প্ৰদান কৰাত যথেষ্ট আহুকালৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে ইবোলা ভাইৰাছৰ সংক্ৰমণ এই পৰ্যন্ত দ্বিতীয় সৰ্ববৃহৎ সংক্ৰমণ হিচাপে বিবেচিত হৈছে। ছিৰিয়াৰ এখন আদালতে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাশাৰ আল আছাদ আৰু কেইবাগৰাকীও প্ৰাক্তন বিষয়াক মানৱতাৰ বিৰুদ্ধে অপৰাধ, পূৰ্বপৰিকল্পিত হত্যা আৰু নিৰ্যাতন আদিৰ দৰে অপৰাধৰ অভিযোগত মৃত্যুদণ্ড বিহিছে। ছিৰিয়াৰ ৰাজ্যিক সংবাদ সংস্থাৰ মতে ন্যায়াধীশ ফখৰ আল দিন আল আৰিয়ানে কয় যে আছাদক দেশখনৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী হিচাপে আৰু বিভিন্ন আইন তথা নিয়ম আদি উলংঘনৰ বাবে ৰাজ্যিক প্ৰতিষ্ঠানসমূহক আদেশ দিয়াৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছে। তেওঁৰ এগৰাকী সম্পৰ্কীয় ভাতৃ আতিফ নাজিব আৰু আন কেইবাগৰাকীও প্ৰাক্তন বিষয়াকো মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে। উল্লেখযোগ্য যে 2024 চনৰ 8 ডিচেম্বৰত হায়াত তাহৰিৰ আল শ্বাম আৰু অন্যান্য সহযোগী সশস্ত্ৰ গোটে চলোৱা 12-দিনীয়া অভিযানৰ পাছত আছাদৰ চৰকাৰৰ পতন ঘটিছিল আৰু ইয়াৰ পাছতেই আছাদ আৰু তেওঁৰ পৰিয়াল মস্কোলৈ পলায়ন কৰিছিল। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে নতুন দিল্লীত আজি লাইবেৰিয়া গণৰাজ্যৰ সংসদীয় প্ৰতিনিধিৰ এটা দলক সাক্ষাৎ কৰে। এই দলটোত লাইবেৰিয়াৰ ৰাজ্যসভাৰ কেইবাগৰাকীও সদস্যৰ লগতে মহিলা বিধানমণ্ডলীয় গোটৰ কেইবাগৰাকীও ব্যক্তি আৰু ৰাষ্ট্ৰসংঘৰ মহিলা প্ৰতিনিধি উপস্থিত থাকে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে লাইবেৰিয়াৰ এই দলটো চলিত মাহৰ 15 তাৰিখলৈকে ভাৰতত থাকি ৰাষ্ট্ৰসংঘৰ মহিলা গোটৰ সহযোগিতাৰে ভাৰত, ব্ৰাজিল তথা দক্ষিণ আফ্ৰিকাৰ ইবোছা ফাণ্ডৰ সহায়ত গ্লোবেল ছাউথৰ সহযোগী দেশসমূহৰ মাজত জ্ঞান বিনিময়ৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব। আলোচনাৰ সময়ছোৱাত শ্ৰীমতী দেৱীয়ে ভাৰতীয় মহিলাসকলক দেশৰ বিকাশৰ অনুঘটক বুলি অভিহিত কৰে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পাৰস্পৰিক আগ্ৰহৰ জৰিয়তে দুয়োপক্ষৰ সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে গ্লোবেল ছাউথৰ একেধৰণৰ সহযোগিতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ দলসমূহৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ কাৰ্যসূচীৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিচাৰে যদিও বিৰোধী পক্ষই এই আলোচনাত কোনোধৰণৰ সহযোগিতা আগবঢ়োৱা নাই। সংসদ ভৱনত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি শ্ৰীৰিজিজুৱে কয় যে চৰকাৰে কালি এই প্ৰতিবাদৰ বিষয়টোত বিতংভাৱে আলোচনা কৰাৰ বাবে দলসমূহলৈ প্ৰস্তাৱ আগবঢ়াইছিল যদিও তেওঁলোকে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে।

0: তেওঁ লগতে কয় যে গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধী পক্ষই উত্থাপন কৰা বিষয়সমূহৰ সঁহাৰি দি উত্তৰ দিবলৈ বিচাৰিছে যদিও তেওঁলোকে সংসদৰ কাৰ্যসূচী সুকলমে পৰিচালিত হোৱাত ব্যাঘাত জন্মাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পৰহিলৈ 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী ফেলোশ্বিপ আৰু বঁটাসমূহ প্ৰদান কৰিব। সংসদত আজি ন্যায়াধীকৰণ সংশোধনী বিধেয়ক 2026 গৃহীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক সমাগত স্বাধীনতা দিৱস আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ আহ্বান জনাইছে। ভাৰতে আজি পুনৰ এইবুলি স্পষ্ট কৰি দিছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু কোনো পৰিস্থিতিয়ে এই সত্যক সলনি কৰিব নোৱাৰে। আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে অহা 13 আগষ্টৰ পৰা বিশ্বজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: প্ৰিয় শ্ৰোতা, বাতৰি পাছতে উভতি আহিছোঁ যুৱবাণী অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 99.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছোঁ সংস্কৃতিৰ দ্বীপ শিখা দীপক সংঘ শীৰ্ষক প্ৰামাণ্য আলেখ্যখনি। যুগুতাই আগবঢ়াইছে স্নেহা পাঠক আৰু ঝৰণা ভৰালীয়ে।
2: সংস্কৃতিৰ দ্বীপ শিখা দীপক সংঘ।

0: ব্ৰহ্মপুত্ৰৰ চিৰলগুৰি গুৱাহাটী মহানগৰী,
1: য'ত শতিকাৰ পিছত শতিকা ধৰি জন্ম হয় জ্ঞান, কলা আৰু সংস্কৃতিৰ নতুন সপোনৰ।
0: গুৱাহাটীৰ বুকুত বিৰাজ কৰা এনে এটি নাম দীপক সংঘ, য'ত শব্দৰ মালিতাই কবিতাক জীৱন দিয়ে।
1: সুৰেৰে বন্ধা সেই কবিতাই গীতৰ আকাৰ লয় আৰু মানৱ মনৰ বিবিধ চিন্তাই সমাজ সংস্কৃতিৰ নতুন যাত্ৰাৰ আৰম্ভণি কৰে। ই সাহিত্যিকৰ কলম, শিল্পীৰ তুলিকা, গায়কৰ কণ্ঠ আৰু চিন্তাবিদৰ মননশীল আলোচনাৰ একত্ৰিত মঞ্চ। ইয়াত বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিসকল একগোট হয়। কবিতা, সংগীত, আলোচনা আৰু সৃষ্টিৰ মাজেৰে তেওঁলোকে দিছে অসমীয়া সংস্কৃতিক নতুন পোহৰ।
0: দীপক সংঘ নামটোতেই লুকাই আছে সৃষ্টিৰ দীপ, আৰু সেই দীপৰ পোহৰতেই গুৱাহাটীৰ কলা সাহিত্যৰ আকাশখন আজিও উজ্জ্বল। 1960 চনৰ 15 আগষ্টত গুৱাহাটীৰ সামাজিক সাংস্কৃতিক জগতত দীপক সংঘই আত্মপ্ৰকাশ কৰে। সংগীত, নাট্য চৰ্চা আৰু সাংস্কৃতিক কৰ্মৰ সৈতে জড়িত বহুকেইজন শিল্পী আৰু সংস্কৃতিপ্ৰেমী এই অনুষ্ঠানৰ সৈতে কোনোবা নহয় কোনোবা সময়ত সংযুক্ত হৈছিল।
1: এনে বহু স্বনামধন্য ব্যক্তিৰ মাজত আছিল অভিনেত্ৰী অমলা কটকী, শিল্পী ঋদীপ দত্ত, বীৰিঞ্চি কুমাৰ ভট্টাচাৰ্য, জ্যোৎস্না হাতীবৰুৱা, প্ৰদীপ শৰ্মা, মিণ্টু নন্দী, নিজৰা পাঠক, স্বপন চেটাৰ্জী, অকণ ডেকা আদিকে ধৰি বহুকেইজন সুন্দৰৰ সাধক। দীপক সংঘৰ বিষয়ে আৰু কিছু কথা জনাৰ উদ্দেশ্যেৰে আমি কথা পাতিছিলোঁ দীপক সংঘৰ প্ৰাক্তন সভাপতি দিলীপ জ্যোতি শৰ্মাৰ সৈতে।
2: আমাৰ 1960 চনত আমাৰ দীপক সংঘ প্ৰতিষ্ঠা হৈছিল। এইটো দীপক সংঘ হ'ল এটা শিল্পীৰ ভঁৰাল আছিলে। ইয়াৰ পৰা বহুত নামী দামী শিল্পী আমাৰ পৰা সৃষ্টি হৈছিলে। তেওঁলোকৰ ভিতৰত ঋদীপ দত্ত আছিলে, তাৰপিছত আপোনাৰ বীৰিঞ্চি ভট্টাচাৰ্য আছিল, মহানন্দ মজুমদাৰ বৰুৱা, অসীম হাজৰিকা, ভূপেন দাটো আছিলেই, ভূপেন দাটো আমাৰ পৃষ্ঠপোষক আছিলে, এডভাইজাৰ আছিলে, তাৰপিছত জয়ন্ত দা আছিলে, জয়ন্ত হাজৰিকা আমাৰ সংঘৰ বাকৰিতে বহি লৈ আমাৰ ইয়াতে সংগীতৰ চৰ্চা কৰিছিল জয়ন্ত দাই আছে। ভূপেন দাই ইমান সময় নাপাইছিলে, মাজে মধ্যে আহি পেলাই তেওঁ আছিলে। আৰু পিছতে আহিল চাৰুগোহাঁই, আহিলে 60s শেষত 70s ফাৰ্ষ্ট পাৰ্টত তেওঁ আহি ইয়াতে যেতিয়া বিবৰা কলেজত পঢ়িছিলে, তাৰ পৰা আহি আমাৰ শিল্পীবিলাকৰ লগত লগ হ'লে তেওঁ ভাল গীটাৰ বজাইছিলে, তাৰপিছত গান গাইছিলে। ইয়াৰ উপৰিও আমাৰ বহুত কবিতা সংগ্ৰহ হৈছিলে।

0: তাৰপিছত 87ত আমি পাতিছিলোঁ ভূপেন দাৰ সংগীত জীৱনৰ 50 বছৰ পূৰ্ণ হওঁতে আমি তেওঁক সম্বৰ্ধনা জনাইছিলোঁ। তেতিয়া অল ইণ্ডিয়াৰ পৰা ভূপেন দাই চিলেক্ট কৰি দিয়ে তেওঁৰ মগৰ যিসকল আছিলে বাদ্যযন্ত্ৰ হওক কণ্ঠশিল্পী হওক এই সকলোবিলাকৰ লগ আনি পেলাই আমি ইয়াতে তেওঁ এখন ডাঙৰ ফাংচন হৈছিলে তেওঁক লৈ পেলাই ভূপেন দাক লৈ। ইয়াতে আপোনাৰ প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ আহিছিলে, এইবিলাক ভূপেন দা অহাৰ লগে লগে তেওঁলোক চববিলাক আহিছিলে। আৰু পিছত উচিত চেন আহিছিলে, উচিত চেন আছিলে, ৰামেশ্বৰ পাঠক আহিছিলে, ধনদা পাঠক আহিছিলে। জন্মলগ্নৰে পৰা আমাৰ ইয়াতে সংস্কৃতি জগতৰ লগ উপৰিও আমাৰ ফুটবলৰ টীম এটা আছিলে। আমি চি ডিভিজনৰ পৰা আমি বি ডিভিজনলৈ খেলিছিলোঁ। তাৰপিছত কালক্ৰমত কি হৈ গ'ল, আমাৰ ফুটবলটো বাদ পৰিলে, তাৰপিছত সংস্কৃতিৰ লগত পূৰা আমাৰ জড়িত হৈ গ'ল।
1: সুধাকণ্ঠ ভূপেন হাজৰিকা আছিল দীপক সংঘৰ প্ৰতিষ্ঠাপক উপদেষ্টা। গীত মাতৰ চৰ্চা, নাটকৰ বিভিন্ন আলোচনা, সাংস্কৃতিক আড্ডাত প্ৰায়েই ভাগ লৈছিল জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা, দীপেন বৰুৱা, ৰমেন চৌধুৰী, জ্যোতিপ্ৰসাদ দাস, অবনিৰঞ্জন পাঠক, বীৰেন্দ্ৰনাথ দত্ত আদি স্বনামধন্য ব্যক্তিত্বই। তেওঁলোকৰ উপস্থিতিয়ে জীপাল কৰি ৰাখিছিল দীপক সংঘৰ বাকৰি।
2: প্ৰথম অৱস্থাত শিলপুখুৰীৰ নৱগ্ৰহ শ্মশানৰ এটা চুকত সাধাৰণভাৱে সজা এটি ঘৰৰ পৰাই সামাজিক সাংস্কৃতিক কাম কাজসমূহ চলাই নিছিল দীপক সংঘৰ সদস্যসকলে। পিছলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱে শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান কালী মন্দিৰৰ উত্তৰ পশ্চিম দিশত দীপক সংঘৰ বাবে স্থায়ীভাৱে এডোখৰ মাটি আবণ্টন দিয়ে আৰু পিছলৈ দীপক সংঘৰ এটি স্থায়ী ভৱন এই ঠাইতেই নিৰ্মাণ কৰা হয়।
3: দীপক সংঘৰ বাকৰিত গঢ়ি উঠা সৃষ্টিশীল আড্ডাৰ বিষয়ে ডক্টৰ শচীন্দ্ৰ কাকতীয়া আমাক এইদৰে জনায়।
4: আমাৰ দীপক সংঘত কিখন আড্ডা আছে আছিলে, আড্ডাটোত কি হয়, আড্ডা মানে গান, আড্ডা মানে নাটক, মানে এটা গ্ৰুপ আছিলে গানৰ, যেনে ৰিদীপদাৰ লগত আৰু বিভিন্নজন আছিলে, মহানন্দ মজুমদাৰ বৰুৱাৰ পৰা আৰম্ভ কৰি কোনোবাই ঢুলুকি লৈ বহি যায়, কোনোবাই হাৰমনিয়ামটো লৈ বহি যায়, নতুন নতুন গানৰ সৃষ্টি হয়, আকৌ কোনোবা নতুন শিল্পী যদি কোনোবা আহে তেওঁলোকক শিকোৱা হয়, তেনেকৈ তেনেকৈ এটা গানৰ আড্ডা চলি থাকে, কোনো সময় নাই। কেতিয়াবা ৰাতিপুৱাও হয়, আবেলিও হয়, ৰাতিও হয়, কেতিয়াবা ৰাতি পুৱাই যায়গৈ, তেনেকুৱা ধৰণৰ হয়। আৰু তেনেকৈ তেনেকৈ আমাৰ বহুত গানৰ মানুহ বহুত সৃষ্টি কৰা হ'ল। গানৰ মানুহ বুলি কওঁতে গায়কেই নহয়, বজোৱা মানুহ সৃষ্টি হ'ল সংগত কৰা, তাৰপিছত লিখা মানুহৰ সৃষ্টি হ'ল, গান লিখা, গানৰ সুৰ দিয়া মানুহৰ সৃষ্টি হ'ল। এনেকৈ ধৰণে আমাৰ দীপসংঘৰ পৰা আচলতে বহুতকেইজন তেনেকুৱা গীতিকাৰ ওলালে, সুৰকাৰ ওলালে, আৰু এনেকৈ ধৰণে বহুত ধৰণৰ সৃষ্টি হ'ল। আৰু নতুনকৈ কিছুমান জনপ্ৰিয় শিল্পী আমাৰ লগ লাগিলে, যেনেকৈ চাৰুগোহাঁইৰ কথা কৈছে, দীপেন বৰুৱা আহিলে, দীপেন বৰুৱা এতিয়াও আহি আছে, তাৰপিছত কুল বৰুৱা আছিলে, কুল বৰুৱা মানে তেওঁৰ আমৃত্যু, তেওঁ ঢুকোৱাৰ আগলৈকে আমাৰ লগত সম্পূৰ্ণভাৱে আছিলে। তেনেকৈ আৰু বহুত, এতিয়া নামবিলাক চব মনত পৰা নাই, বহুত আছিলে। আৰু নাটকৰ ক্ষেত্ৰত আছিলে বীৰিঞ্চি ভট্টাচাৰ্যই লিখে নাটক, আৰু বীৰেন্দ্ৰ আছিলে অলপতে ঢুকালে, জোনা বাইদেউ আছিলে, আমাৰ সংঘ মাতৃ বুলি আমি কওঁ, আমাৰ অমলা কটকী, অমলা কটকী আচলতে প্ৰতিষ্ঠাপক ৰিদীপ দত্তৰ লগত, অমলা কটকীৰ ছোৱালী হ'ল জোনা বাইদেউ, তেওঁলোকে আগতে নাটক কৰে, মহিলাবিলাকৰ নাটক কৰে, অমলা বাইদেউ অমলা মাহীয়ে মানে লিখে আৰু ডাইৰেকশ্যন দিয়ে আৰু মহিলাসকলে নাটক কৰে। তেনেকৈ তেনেকৈ আমাৰ মহিলাসকলৰ মাজৰ পৰা বহুতকেইজনী চিনেমাও কৰিছে, অমলা কটকীয়েও চিনেমা কৰিছে। আৰু ইফালে বীৰিঞ্চি ভট্টাচাৰ্যে নাটক লিখে আৰু ডাইৰেকশ্যন দিয়ে পোনাদা, পোনাদা মানে হ'ল হেৰি ইন্দ্ৰবনীয়া, আৰু য'তেই কম্পিটিশ্যন হয় জইন কৰে, সেইটো বিশ্বনাথ চাৰিআলিতে হওক, সেইটো গুৱাহাটীতে হওক, য'তেই হওক জইন কৰে, আৰু আমাৰ সদায় ফাৰ্ষ্ট প্ৰাইজ আহে। হা, আমাৰ মানে নাটক বুলি ক'লে দীপসংঘৰ এক নম্বৰ আছিল তেতিয়া। তেনেকৈ বহুত কিহৰ নাটকৰ সৃষ্টি হ'ল, বহুত নাটকৰ সৃষ্টি হ'ল, বহুত গানৰ সৃষ্টি হ'ল, এনেকৈ ধৰণে আড্ডাটো আমাৰ চলি গৈ আছে, এতিয়াও আমাৰ আড্ডা হয়, এতিয়া নতুন ঘৰত আহিও আমাৰ আড্ডা হৈছে। এতিয়া আমাৰ আড্ডাবিলাকত আমি আকৌ কি কি কৰিব পাৰোঁ আৰু কেনেকৈ কেনেকৈ আমাৰ সংস্কৃতি প্ৰসাৰ কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ আড্ডাবিলাক হয়। আমি খুব আশাবাদী, আমি নতুন প্ৰজন্মক আচলতে আমি মই অলপতে ক'লোঁ, আগতে যেতিয়া ৰিদীপ দাহঁতৰ আড্ডাটো চলিছিল তেতিয়া নতুন প্ৰজন্মৰ বিলাক যিবিলাক মাতি মাতি লৈ আহে বা ধৰি ধৰি লৈ আহে বা কিছুমান নিজে নিজে আহে, তাহাঁতক শিকোৱা যায়, যাৰ যেনেকুৱা ইণ্টাৰেষ্ট, কাৰোবাৰ ইনষ্ট্ৰুমেণ্টৰ ইণ্টাৰেষ্ট, কাৰোবাৰ গানত ইণ্টাৰেষ্ট, তেনেকৈ আমাৰ শিকোৱা যায়, নাটকত তেনেকৈ নতুন নতুন ল'ৰা ছোৱালীবিলাকক লোৱা যায়, এতিয়াও সেই প্ৰচেছটো চলি আছে। আমাৰ এতিয়া আমাৰ মাজত এতিয়া নতুন চামৰ ল'ৰা ছোৱালী আছে, এতিয়া আমাৰ নতুন চামৰ নামবিলাক মই ক'বলৈ হ'লে আমাৰ বিজু চৌধুৰী আছে, বিজু চৌধুৰীয়ে ছেক্সাফোন বজায়, তাৰপিছতে অসীমজ্যোতি বৰুৱা এজন প্ৰখ্যাত গায়ক, আকাশবাণীৰ শিল্পী, ধৃতি শ্ৰীদেৱী আছে, অংশুমান বৰা, তেওঁ নতুন প্ৰজন্মৰ, তেওঁ আমাৰ এখন হেৰি চলায়, মানে এখন চিত্ৰাংকনৰ এখন মানে দেওবাৰ

0: বৰাইদেউ বৰা এটা আৰ্ট স্কুল এখন চলে, সেইখন সি তেওঁ চলাই, অংশুমান বৰাই চলাই, আৰু অংশুমান বৰাই খুব ভাল গান গায়। আৰু আমাৰ জেপিৰা নামটো লোৱা হোৱা নাই। জেপিৰা আমাৰ মানে সেই 70ৰ দশকৰ পৰাই জেপিৰাও আমাৰ লগত ইনভল্ভ দেই। এতিয়াও এতিয়া তেওঁৰ স্বাস্থ্য অকণ অৱনতি হৈছে যদিও এতিয়াও যোগাযোগ আছে, আহে আৰু আমাক যথেষ্ট আইডিয়াও দিয়ে কি কৰিব লাগে কি কৰিব নালাগে, এইবিলাক সব কথা আমাক ভালকৈ কয়। গতিকে আমাৰ তেনেকুৱা সাংস্কৃতিক উপদেষ্টা হিচাপে আমাৰ আৰু আছে ৰমেন চৌধুৰী ডাঙৰী আছে, তাৰপিছতে অবধিৰঞ্জন পাঠক আগৰ আকাশবাণীৰ সঞ্চালক আছিলে তেওঁ আছে, তাৰপিছতে দীপেন বৰুৱাটো আছেই, সমৰ দা আছিলে, আৰু সমৰ হাজৰিকাও ডেইলি আহিছিলে আমাৰ ইয়াত, সদায় সন্ধিয়া আহিবই, দীপেন বৰুৱাজনে সদায় সন্ধিয়া আহে, আৰু দুইজন একে বন্ধু আছিলে, আমি লগত বহোঁ, তেওঁলোকৰ আড্ডা শুনি আমাৰ খুব ভাল লাগে, আৰু সমৰ দা বিশেষকৈ খুব ৰসিক, গতিকে সমৰদাক আমি খুব মিছ কৰোঁ আজিকালি, গতিকে আড্ডাও চলি থাকে, আমাৰ কামবিলাকো তেনেকৈ চলি থাকে।
1: অসমৰ নাট্যজগততো দীপক সংঘৰ আছে এক সুকীয়া পৰিচয়। একাধাৰে নাট্যকাৰ, অভিনেতা তথা কবি বীৰিঞ্চি কুমাৰ ভট্টাচাৰ্য, কৌতুক অভিনেতা ইন্দ্ৰ বনিয়া, বাদল দাস, কৌতুক শিল্পী বীৰেন নাথ, গোপাল চক্ৰৱৰ্তী, পদ্ম দাস, কনক দাস, অমলা কুটুকী আদিৰ সহযোগত দীপক সংঘৰ নাট্য বিভাগে অসমৰ বিভিন্ন ঠাইত নাট মঞ্চস্থ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ঋদীপ দত্ত, চাৰু গোহাঁই, অমলা কুটুকী, কুল বৰুৱা, জ্যোৎস্না হাতীবৰুৱা, ভৱানী গগৈ, নিজৰা পাঠক, সুবীৰ মুখাৰ্জী, মহানন্দ মজুমদাৰ বৰুৱা, ৰঞ্জিত কটকী আদি বহুতো সদস্যৰ সহযোগিতাত দীপক সংঘই নাটকৰ উপৰিও আইনাম, বিয়ানাম, দিহানাম, বিহুগীত, বিহু নৃত্য, সমবেত সংগীত আদিত আছিল অপ্ৰতিৰোধ।
2: নাটকৰ মঞ্চত জ্বলি উঠা পোহৰ, সংগীতৰ সুৰ, শিল্পীৰ কণ্ঠ আৰু দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি, এই সকলোবোৰৰ মাজেৰেই দীপক সংঘই গঢ়ি তুলিছিল নিজৰ এক সাংস্কৃতিক পৰিচয়। সেই পৰিচয় কেৱল বিনোদনৰ মাজতেই সীমাবদ্ধ নাছিল, বৰং সমাজ আৰু সংস্কৃতিৰ মাজত এক সেতু নিৰ্মাণৰ প্ৰয়াস আছিল। সময় আগবাঢ়িল, চহৰ সলনি হ'ল, নতুন নতুন প্ৰজন্ম আহিল, সলনি হ'ল সাংস্কৃতিক চৰ্চাৰ মাধ্যমো, কিন্তু সলনি নহ'ল মানুহৰ সৈতে মানুহক সংযোগ কৰাৰ সেই আকাংক্ষা।
1: দীপক সংঘৰ আন এক গুৰুত্বপূৰ্ণ পৰিচয় হৈছে সামাজিক দায়বদ্ধতা। সাংস্কৃতিক কাৰ্যসূচীৰ সমান্তৰালভাৱে সমাজ কল্যাণমূলক কামতো সংগঠনটোৱে অংশগ্ৰহণ কৰি আহিছে। সামাজিক সাংস্কৃতিক অনুষ্ঠান দীপক সংঘই সমাজত শান্তি সম্প্ৰীতি স্থাপনৰ লগতে সমাজ সংগঠনৰ ক্ষেত্ৰতো অহোপুৰুষাৰ্থ কৰি আহিছে।
2: শান্তি শোভাযাত্ৰা, সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা, অভিভাৱকহীন মৃতদেহ সৎকাৰ কাৰ্য, ৰাস্তা ঘাট মেৰামতি কৰা, দুৰ্গতজনৰ কাষত থিয় দিয়া প্ৰভৃতি জনহিতৈষী কাৰ্যত দীপক সংঘই আজিলৈকে নিজকে নিয়োজিত কৰি আহিছে। স্বাস্থ্য সেৱা শিবিৰ, সমাজ সচেতনতা শিবিৰ দীপক সংঘৰ এক অপৰিহাৰ্য অংগ।
1: দীপক সংঘৰ বাকৰিত আমি লগ পাইছিলোঁ এই সংঘৰ বৰ্তমানৰ সম্পাদক কৃপাময় দাসক। দীপক সংঘৰ সামাজিক সাংস্কৃতিক কাম কাজ সম্পৰ্কত মনৰ ভাৱ ব্যক্ত কৰি তেখেতে আমাক এনেদৰে জনায়।
3: আমাৰ যেতিয়া সেই পুৰণি বাকৰিটো আছিলে, ঘৰটো আছিলে, তাত মানে কি হৈছিলে, কেঁচা ঘৰ আছিলে, কেঁচা মানে কি পিছত পকা হ'ল যদিও, টিং ওপৰত টিং আছিলে, কিন্তু বৰষুণ দিলে তলত পানী পৰে, তথাপি এটা চুকত এজন মানুহ সদায় বহি থকা দেখা পাইছিলোঁ, এজন আন কোনো নহয় প্ৰখ্যাত গীতিকাৰ সুৰকাৰ সুবীৰ মুখাৰ্জী। সুবীৰ মুখাৰ্জীয়ে কিছুমান তেওঁ হাৰমনিয়ামখন যেতিয়া বজাব চাবলগীয়া হয় তাৰমানে, তেওঁ আঙুলিবিলাক সৰু সৰু ইমান ধুনীয়া বজাইছিলে, ইমান ধুনীয়া সুৰ কৰিছিলে, আৰু ঋদীপ দাই তেখেতৰ বহুতকেইটা গীত গাইছিলে। আৰু তাতকৈ ডাঙৰ কথা হ'ল কি, সুবীৰ মুখাৰ্জীয়ে যিখিনি টিউন কৰিছিলে, সুৰ কৰিছিলে, সেই সুৰবিলাকৰে সৈতে আমাৰ যিখিনি সংঘৰ ল'ৰা ছোৱালীখিনি আছিলে, সভ্য যিখিনি আছিলে, গোটেইবিলাক গৈ কৰাছ কম্পিটিশ্যনত জইন কৰিছিলে, আৰু কৰাছ কম্পিটিশ্যন জইন কৰিলে আমাৰ প্ৰথম পুৰস্কাৰটো আনিবই নিৰ্ঘাত, খালি গানৰ পগলা তেওঁ। আৰু সেই সৃষ্টিত ঋদীপ দাকো দেখা পাইছোঁ আমি, ঋদীপ দা যেতিয়া এখন ফাংচন, ঋদীপ অল আছামত ফাংচন কৰি ঘূৰি ফুৰে, তেওঁ ৰাতি আহিলে নহয়, আহি প্ৰথমে আমাক চবকে কয় তহঁতে কিবা খালি নে নাই, মই বোলো খালোঁ, এই খা মই আজি ভাত খুৱাম তহঁতক বা কেলে চাহ খুৱাম, খোৱালে নহয়, কিন্তু মনটো কিন্তু গানত ইমান কষ্ট কৰি গান গাই আহিছে, কিন্তু তথাপি হাৰমনিখন দেখা পালে যেন আমাৰ মাইলা বুলি এজন আছিলে, আমাক মানে সহায় কৰিছিলে, ইয়াৰ পৰা চিঞৰিব তেওঁ, মাইলা মই আহিছোঁ এনেকুৱা, সি বহুত সময় পিছত মাতটো লগে, আৰু মাইলা আহে, তেখেতৰ বজাৰ চজাৰ যিবিলাক আনি কৰি দিয়ে, মাইলাই কিছুমান বনাই দিয়ে, আমাৰ মানুহ আছিলে আৰু এজন, তেওঁলোকে বনাই দিয়ে, আমি সকলোৱে খাওঁ, ফূৰ্তি কৰোঁ, আৰু

0: আমাক গান শুনাই, এইখিনি মনত আছে। আৰু ৰিদ্বাৰ লগত আমাৰ দূৰদৰ্শনত কিছুমান কৰাজ হৈছিলে, যিবিলাক ৰিদ্বাই মানে মুখ্য ভূমিকা লৈছিলে, তেখেতে আমাক শিকাইছিলে, আমি গৈছিলোঁ। তেতিয়া আমি নতুন তেওঁ নৱপ্ৰজন্ম বুলি ক'ব পাৰোঁ, তেতিয়া আমাৰ যদি বয়স হ'লতো তেতিয়া নৱপ্ৰজন্ম আমি আছিলোঁ সেইখিনি সময়ত, বাকী তেখেত হ'ল আমাতকৈ জ্যেষ্ঠ। এনেকুৱা কৰি আমাৰ ঋদীপ দত্ত চাৰুগোহাঁই যদি একেলগ হয় এটা গানৰ সৃষ্টি হ'বই। আৰু এজন আছিলে আমাৰ, তেখেত ৰঞ্জিত কটকী, তেওঁ ভাল শিল্পী আছিলে, গান গাইছিলে, অল ইণ্ডিয়া ৰেডিঅ'ত আছিলবিলাক চব। তেখেতসকলৰ কিছুমান গান আছে, মই একজেক্টলি এতিয়া ক'ব নোৱাৰিম, চাৰুদাৰ ৰিদীপদাৰ গান আছিলে, এইবিলাক সৃষ্টি আমি গম পাওঁ যে চাৰুদা যেতিয়া বহিব হাৰমনিখন লৈ, তেওঁ এটা মানে তেওঁ চকীত আছিলে, মানুহজন খাই ভাল পাইছিলে, এই বহিলে হাৰমনিটো লৈ পেলাই কিবা দুটা লাইন গালে নহয়, এই মোৰ এটা গান হৈ গ'ল, কালি শুনাম তহঁতক আহি পেলাই, ঘৰত গৈ পেলাই তেওঁ গানটো কমপ্লিট কৰিব, আহি পেলাই আমাক শুনাই। তেনেকুৱা কিছুমান জনপ্ৰিয় কিছুমান গীত আছে যিবিলাক আমাৰ এই বাকৰিতে, দীপসংগৰ বাকৰিতে উৎপন্ন হৈছিলে। আমাৰ সৃষ্টিৰ অন্তৰালত এইবোৰ মানুহ আছিলে, এতিয়াও মানে মনত পৰে। তাৰমানে এনেকুৱা দীপসংগত বহুত আমাৰ জ্যেষ্ঠসকল আছিলে, আমি নাম এফালৰ পৰা কৈছোৱেই, মোৰ আগৰ জন বক্তাই ক'লেই এইখিনিখিনি হৈছে। আৰু আমাৰ সদায় চেষ্টা থাকিব যে আমাৰ এই বাকৰিত, আৰু নাটকবিলাক কৰাৰ আমি গম পাইছোঁৱেই, আমাৰ তেখেত বীৰেন্দ্ৰনাথ আছিলে, আমাৰ মানে আগতে এই বাকৰিত মানে ফিল্ডত আমাৰ কিছুমান আমাৰ প্ৰতিষ্ঠাবিধায়ক হওক বা কিবা বিহুৱেই হওক বা বহাগী বিধায়ী হওক, তাত আমাৰ দীপসংগৰ পৰা এখন নাটক প্ৰস্তুত কৰি উলিওৱা হ'বই, আৰু সেই নাটকখন মঞ্চস্থ কৰা হয় তাতে। আমাৰ ইয়াৰ লোকেল আমাৰ চব আমাৰ সংঘৰে সভ্য, কি ধুনীয়া ধুনীয়া নাটক কিছুমান তেওঁলোকে প্ৰস্তুত কৰি পেলাই আমাক ইয়াত উপস্থাপন কৰিছিলে। তাৰে পিছত কেইজনমান মানুহ নোহোৱা হ'ল, তেওঁলোক এতিয়া আমাৰ মাজত নাই, যদিও আমাৰ বহুতখিনি সৃষ্টি তেওঁলোকে কৰি থৈ গৈছে। আৰু দীপসংগ প্ৰকৃততেই ক'ব গ'লে আমাৰ শিল্পীৰ মজিয়া এখন। ইয়াত এতিয়াও আমি এতিয়া আমাৰ নতুনকৈ এটা মহিলা সমিতি গঠন হৈছে, তাত এতিয়া আজিৰ প্ৰজন্মৰ যিখিনি আহিছে মানে সৰু ছোৱালী, যদিও বিবাহিত মহিলা বুলিয়ে কৈছোঁ, স্বপ্না আঞ্জুম বুলি এজনী আহিছে, আৰু বহুত আহিছে, সেই ধুনীয়া ভজন গায়, ধুনীয়া গজল গায়, অসমীয়া আধুনিক গীত গায়, ৰেডিঅ' এপ্ৰুভ ছিংগাৰ হয়, ভাল ইনষ্ট্ৰুমেণ্টেলিষ্ট হয়, এইবিলাক আমাৰ দীপসংঘ ভৰি আছে। আৰু তেখেত গজল গায়ক মুনীন দত্ত তেখেত ইয়াত আহিছিল আগতে, গজলৰ আমাৰ ইয়াতে অনুশীলন হৈছিলে। আমাৰ ইয়াত যিখিনি আমাৰ সভ্য মহিলাই হওক বা পুৰুষেই হওক যিখিনি আছোঁ নহয়, ইয়াত মেক্সিমামে কিন্তু গান গায়, মেক্সিমামে বিপুল ভঁৰালীয়ে গান গায়, আমাৰ প্ৰাক্তন সভাপতি দিলীপজ্যোতি শৰ্মা তেখেতেও গান গায়, ধুনীয়া গান গায়, ধুনীয়া সুৰ কৰে। মই কৃপাময় দাস, মই নিজে গান গাওঁ, এখেত অৰুণ কুমাৰ হাতীবৰুৱা, এখেতে ধুনীয়া বাঁহী বজায়। আৰু এটা কথা, যোনে গান নাগায় সি ভাল লিখেও, কিন্তু আকৌ এনেকুৱা আছে আমাৰ সভ্য, ভাল লিখে, ভাল আবৃত্তি কৰে। আমাৰ মহিলা কাগজ যিজন সম্পাদিকা, তেওঁৰ নাম হ'ল মীনাক্ষী কাকতি, তেওঁ কিন্তু ভাল এজন ই আবৃত্তিকাৰ, ভাল আবৃত্তি কৰে, ভাল লিখে। আমাৰ কৰাচ কম্পিটিশ্যন যিটো আমাৰ সমবেত সংগীত কম্পিটিশ্যনটো হয়, তাৰ কাৰণে কিছুমান আমাৰ ইয়াত সভ্য আছে যিয়ে মানে গান লিখি আছে। আমাৰ যি আলোচনা হয়, যিখিনি আমাৰ আড্ডা হয়, কেৱল গানৰ ওপৰতহে আড্ডাখিনি হয়, এতিয়াও চলি আছে।
1: সামাজিক সাংস্কৃতিক ক্ষেত্ৰৰ উপৰিও খেলৰ জগততো দীপক সংঘৰ আছে এক উল্লেখযোগ্য বৰঙণি। অসমৰ সামাজিক সাংস্কৃতিক জগতৰ এটি চিনাকি নাম ঋদীপ দত্ত আছিল ফুটবল খেলৰ এগৰাকী অপ্ৰতিৰোধ্য দুৰ্বাৰ তথা দুৰন্ত গতিৰ মহানায়ক। তেওঁৰ লগতে কানাই বেজবৰুৱা, গুলজাৰ, প্ৰতাপ গগৈ, গোপাল ছেত্ৰী, কালু ছেত্ৰী, ৰূপক দত্ত, শ্যামল বৰুৱা, যদু দাস আদি খেলুৱৈ আছিল দীপক সংঘৰ ফুটবল দলৰ একো একোগৰাকী মহাৰথী। দীপক সংঘৰ কাৰ্যকৰী সভাপতি বিপুল ভঁৰালীয়ে এই আড্ডাৰ লগত জড়িত স্মৃতি সুঁৱৰি মনৰ অনুভৱ ব্যক্ত কৰে এইদৰে।
2: মোক ক'ব দিয়া হ'ল যেতিয়া, মই এটা কথা কওঁ, ঋদীপ দাৰ ওপৰতে কওঁ অকণমান সৰু কথা। ঋদীপ দা আমাৰ ইমান শ্ৰদ্ধাৰ আৰু ইমান মৰমৰ আছিল। তেখেত যিহেতু কেৱল গানেই গাইছিল এনেকুৱা নহয়, তেখেতে ড্ৰামা কৰিছিল আৰু ফুটবল খেলিছিল, খুব খুব ভাল ফুটবলাৰ আছিল। তেখেতক কেলকাতাৰ টীমে মাতিছিল খিদিৰপুৰে, দীপক সংঘ হেৰি নগ'ল, কিন্তু আমাৰ দীপক সংঘ ইয়াতে কি কয় লীগ যে হয়, লীগ খেল হয়, চিট আছিল, এবাৰ মাত্ৰ চুৰিৰ পৰা বিলৈ উঠিল, কিন্তু তথাপি ঋদীপ দাই আমাৰ সংঘ এৰি যোৱা নাছিল। আৰু ঋদীপ দাক আমি মানে এনেকৈ ভাল পাইছিলোঁ, যদি ওচৰে পাজৰে ক'ৰবাত নুনমাটিতে হওক, উত্তৰ গুৱাহাটীতেই হওক, আমি খেদি ফুৰিছিলোঁ, মানে কিবা কিবিকে কাৰোবাৰ কিবা লৈ পেলাই আমি স্কুটাৰত যদি গৈছোঁ চাৰিজন পৰ্যন্ত উঠা গৈছোঁ, এনেকৈ গৈ মানে সেই ফাংচন আমি নিজে চাইছিলোঁ, নিজে শুনিছিলোঁ, আৰু ফূৰ্তি কৰি কৰি চিঞৰ বাখৰ কৰি ঘূৰি আহিছিলোঁ এনেকুৱা আৰু। আৰু লগতে এবাৰৰ কথা, সেইটো হৈছে ঋদীপ দাই আমাৰ সুৰ কৰে গীত, আৰু অমলা কটকীয়ে লিখে। সাধাৰণতে ঋদীপ দাৰ আগতে কিন্তু এই যে সুবিধাও সুৰ কৰা গান আমি গাইছোঁ দেই, কোৰাছ ফাৰ্ষ্ট প্ৰাইজ আহিছিল। কিন্তু এই কথাটো ক'ব খুজিছোঁ যে ঋদীপ দাৰ কাৰণে এটা গান আহিল, যিটো গান কেৱল কবিতাটো আহিছে, তাৰমানে সুৰ নিজে নিজে কৰি ল'ব লাগিব, এটাই গান, লিৰিক্স এটাই চবকে দিয়া হৈছে বেলেগ গ্ৰুপত, আৰু নিজৰ গ্ৰুপৰ মানুহে সুৰ কৰাই গাব লাগিব, পাৰফৰ্ম কৰিব লাগিব।

এনেকুৱা সময়ত মোৰ এবাৰ মই এটা সাংস্কৃতিক সম্পাদক আছিলোঁ। সেইখিনি সময়ত হঠাৎ আহিল যেতিয়া কাগজখন, মানে মোৰ এটা ভাৱ আহিল, সেই ভাৱটো ৰিদীপ দাক ক'লোঁ যে ৰিদীপ দা, আমাৰ ইয়াততো সাধাৰণতে এই কথাটো ক'ব লগা হ'ল যে গান আহিছে, এইটো এইটো ছিষ্টেম হৈছে, নতুন ছিষ্টেম, গতিকে এনেকৈ সুৰ কৰিব লাগে, আপুনি এতিয়া বঢ়িয়াকৈ সুৰ এটা কৰক আৰু কেতিয়া কাক মাতিব লাগে কওক গান গাবৰ কাৰণে। তেতিয়া ৰিদীপ দা কিন্তু মোৰ এটা ৰিকুৱেষ্ট আছিল যে আমাৰ ইয়াত দাদৰা কাহাৰ বা ইত্যাদি ধৰণৰ সাধাৰণতে তাল, সেই তালতহে হয়, এটা সাত মাত্ৰাত, মানে ভাঙা তাল, ভাঙা তালত সাত মাত্ৰাত, বা এইটো ঝাপতাল বুলিও কয়, এটা দহ মাত্ৰাৰ আছে, এইটোও ভাঙা তাল, এনেকুৱা ধৰণৰ এটা তালত কৰক না, এ তুমি এইবিলাক কি কৈছা হে, ৰিদীপ দাই ক'লে আৰু, এইবিলাক পাৰিম নে নোৱাৰিম, না আপুনি চেষ্টা কৰিলে পাৰিব, ঠিক আছে চাওঁ বাৰু, এইবুলি পিছদিনা যেতিয়া আহি আছোঁ, ওৰা শুনাচোন শুনা শুনা শুনা, ওৰা চেষ্টা কৰিছিলোঁ হে, পাৰিম হে, এই যে পাৰিম বুলি লাগিলে এনেকুৱা এটা গান সৃষ্টি হ'ল, ফাৰ্ষ্ট প্ৰাইজ আহিলেই, ৰিদীপ দা বেষ্ট মিউজিক ডাইৰেক্টৰ গানটো,

দীপক সংঘৰ শীৰ্ষ গীতটি ৰচনা কৰিছিল কীৰ্তিকমল ভূঞাই আৰু এই গীতটিক সুৰেৰে সজাইছিল অনুপম চৌধুৰীয়ে।

0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। এখেত হৈছে কুকিল দাস, তেখেত দীপক সংঘৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য। আমি আজি তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ এই দীপক সংঘৰ সৈতে জড়িত বিভিন্ন স্মৃতিৰ বিষয়ে।
1: 1960ৰ পৰা ইয়াত আছোঁ আৰু ইয়াত দীপক সংঘত আমাৰ অমলৰ কটকীৰ কথা ক'লেই, জ্যোষ্ঠ হাতীবুঢ়াৰ কথা তেওঁৰ মাক, নিজৰা বাইদেউৰ কথা ক'লেই, ভৱানী গগৈৰ কথা ক'লে, তাৰপিছত তেনেকৈ গুচি গুচি গোটেইসোপকে লগ পালোঁ। লগ পাই মই বিশেষকৈ ক'বলৈ গ'লে জয়ন্ত হাজৰিকা মই খুব একদম চাইল্ডহুড বন্ধু, সৰুৰে পৰা বন্ধু দেই। জয়ন্ত মই একেলগে পঢ়া হেৰি কৰোঁ। তাৰপিছত দীপক সংঘৰ লগত মোৰ যেনেকুৱা এটা হেৰি সংস্পৰ্শ, আৰু আজি দীপক সংঘ বুলি ক'লে গোটেই অসমেই জানে যে দীপক সংঘৰ পৰা আহিছিলে। আৰু ইয়াত স্মৃতি মানে ক'বলৈ গ'লে এতিয়া পুলক বেনাৰ্জী, কুল বৰুৱা আৰু আমাৰ ৰমেন চৌধুৰী, তেনেকৈ গোটেইবিলাকে আমাৰ জড়িত আছে। এইবিলাক চব মোৰ লগত খুব ভাল লাগে, পুলক আৰু ৰমেন, তাৰপিছত আমাৰ অতুল মেধি, তেনেকৈ গোটেইসোপাকে লগ পাওঁ গোটেইসোপাৰ দ্বাৰা। সেইখিনি কথা কৈ আৰু মানে মই আৰু বিশেষ ক'ব নাযাওঁ আৰু।
2: এইবাৰ আমি অৰুণ কুমাৰ হাতীবৰুৱা ওচৰলৈ আহিছোঁ। আপুনি খুব সুন্দৰ বাঁহী বজায়। আজি হাতত যদিও বাঁহীটো নাই, বাঁহীটো থকা হ'লে আমি আপোনাৰ বাঁহী বাদন শুনিলোঁ হয়। এতিয়া যিহেতু বাঁহী নাই, আমি কথা পাতিব বিচাৰিছোঁ। আমি আপোনাৰ স্মৃতি, এই সংঘৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে, বা এই সংঘৰ যে এই আড্ডাটো, সাংস্কৃতিক আড্ডাটো, এই আড্ডাটো সম্পৰ্কে আমি জানিব বিচাৰিছোঁ।
3: এই স্মৃতিৰ লগত মোৰ সম্বন্ধ কথা সুধিছা। মই জনাত সবতছে কনিষ্ঠ সদস্য ময়ে আছিলোঁ নেকি, বল খেলাৰ পৰা আছোঁ। ৰিদীপ দাক মই যেতিয়া ক্লাছ ফ'ৰত পঢ়োঁ, ৰিদীপ দা যেতিয়া ছেভেনত পঢ়োঁ ডনবস্কোত, তেতিয়াৰ পৰা পাইছোঁ। এই ক্লাবটো ইয়াত নাছিলে, এই ক্লাবটো আছিলে তোমাৰ আমাৰ অমলা মামী দেই, কমল মামী, অমলা।

0: জন্মটো কি? তেওঁ জন্মদাতা দীপসংঘৰ নামকৰণ কৰিছে অমলামামীয়ে দীপসংঘ। সেই অমলামামীৰ নামতে আজি দীপসংঘ এতিয়ালৈ চলি আছে। অমলা কটকি তাৰমানে জোনা বাইদেউৰ মা, আৰু সেই ক্লাবৰ লগত আমি জড়িত হৈ হৈ এতিয়া এইখিনি পাইছোঁ। সেইটো মানে কি হৈছিলে, প্ৰথমতে ফুটবল খেলাৰ আগতে এটা ক্লাবৰ নাম লাগে, ক্লাবৰ নামটো হৈ সৰস্বতী পূজা এখন পাতে দুৱাৰমুখত, তাতে মানে চাৰি পাঁচঘৰ মানুহ আছিলে। সেই সৰস্বতী পূজা পাতি এতিয়া আমাৰ দীপসংঘই প্ৰত্যেক বছৰে সৰস্বতী পূজা আমি ডাঙৰকৈ পাতোঁ সেইটো কাৰণে, আৰু সেই নামাকৰণৰ পৰা আজিলৈ দীপসংঘ চলি আছে। তাৰ মাজত আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ, যে কোনো নাজানে, আমি জানে, বহুতে জানে, বহুতে নাজানে। প্ৰথম হোমগাৰ্ড যেতিয়া ওলায়, মহিলা হোমগাৰ্ড, অমলা কটকী, জ্যোৎস্না হাতীবৰুৱা, ভৱানী গগৈ, বিনু দেৱী, শাৰদ বৰা, ভুলি দত্ত, ঋদীপৰ মাক, ঋদীপদাৰ মাক, এইসকল প্ৰথম মহিলা হোমগাৰ্ড দেই, গুৱাহাটীত বহুতে নাজানে। তাৰপিছত আহিলে ঋদীপদাৰটো গায়কেই, তেওঁ ভাল নাটকো কৰে, গানটো গায়েই, নাটকো কৰে, বলো খেলে, চবতে ঋদীপদাৰ তেনেকুৱা আছিলে। আৰু কি ক'ম, ক'বলৈ তেনেকুৱা একো নাই, আমি ঢুকিয়ে নাপাওঁ ইমান। আমাৰ ক্লাবত যিখিনি হেৰি সদস্য আছিল, সকলোৰে নিজা নিজা নিজা এটা এটা হেৰি আছিলে। ঋদীপদাহঁতে গান গায়, গান গোৱাৰ ভিতৰত মানে তেতিয়া আছিলে হেৰি সুবীৰ মুখাৰ্জী, মহানন্দ মজুমদাৰ বৰুৱা, পুলক বেনাৰ্জী, কুল বৰুৱা, সমৰত তেতিয়া অলপ কমকৈ আহিছিলে, জে পি দাস আছিলে, আহি থাকে, অসীমত আহে। কিন্তু কি হয়, সদায় সন্ধ্যা সময়ত ক্লাবত আমাৰ এটা জলচা পাতাৰ নিচিনা হয়, গান গায় চবেই মিলিজুলি, তাৰ মাজতে কিবা কিবি হৈ থাকে। আৰু গান লিখিছিলে অমলা মামীয়ে দীপসংঘৰ হৈ, সুৰ দিছিলে এয়া সুবীৰ মুখাৰ্জীয়ে, গাইছিলে ঋদীপদাই, কিন্তু কোনো এখন হেৰি আমাৰ ছেকেণ্ড হোৱা নাছিলোঁ, সদায় ফাৰ্ষ্ট হৈছিলোঁ। যেতিয়া সুবীৰ মুখাৰ্জী গ'ল, অমলা মামী গ'ল, তেতিয়াৰ পৰা আমি অলপ তল পৰি আহিলোঁ গানৰ প্ৰতি। হেৰি কিন্তু এইটো নিউ ইয়াৰ প্লেয়াৰ্ছত যিমান কোৰাছ কম্পিটিশ্যন হয়, তাত আমাৰ প্ৰাইজ থাকিবই, ফাৰ্ষ্ট থাকিবই, নাথাকিলে ছেকেণ্ডটোলৈ আহিব। আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ পৰা খোজ কাঢ়ি কাঢ়ি জাক বান্ধি ৰাতি 12-1 বজাত আহোঁ। আমাৰ মহিলা শাখাটো বহুত ডাঙৰ শাখা, বহুত ছোৱালী আছিলে, কাৰ কাৰ নাম কওঁ, ৰাতি আমি গোটেইবিলাক 17-18 ছোৱালীয়ে গান গায়, ঋদীপদাই বজায়, আৰু হেণ্ডছখিনি বেলেগ, সেইখিনি দেৱদত্তহঁত আছিলে, একেলগে বজায়, সেই ৰাতি তেনেকৈ আমি আহোঁ। সেই ক্লাব গৈ এতিয়া এইটো হৈছেগৈ, তেতিয়া আমি ভঙা পজাতে আছিলোঁ, এতিয়া জানিবা ভাল ঘৰতে পালোঁ, আজি 1.5 বছৰমান হৈছে।
1: সপোন পিয়াসী এজাক তৰুণৰ মনত অংকুৰিত হৈছিল সংস্কৃতিৰ এটি অভিলাষী বীজ। দীপক সংঘৰ মজিয়াত উচ্চাৰিত হৈছিল নাটকৰ সংলাপ, সৃষ্টি হৈছিল সুৰৰ মূৰ্ছনাৰ, গাঢ় হৈছিল বন্ধুত্বৰ বান্ধোন।
2: সময়ৰ সোঁতত প্ৰজন্ম সলনি হয়। যিসকলে এদিন দীপক সংঘৰ মঞ্চত থিয় হৈছিল, তেওঁলোকৰ কোনোবাই হয়তো আজি সেই মঞ্চৰ সন্মুখত বহি থকা এজন অভিজ্ঞ দৰ্শক। যিসকলে এদিন অনুষ্ঠানৰ কামত আগভাগ লৈছিল, তেওঁলোকৰ পাছত আহিছে নতুন প্ৰজন্ম। এটা অনুষ্ঠানৰ ইতিহাস কেৱল তাৰিখ আৰু ঘটনাৰ তালিকা হৈ নাথাকে, ই হৈ পৰে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ অহা এক জীৱন্ত পৰম্পৰা। এজনৰ অভিজ্ঞতা আনজনৰ বাবে পথ প্ৰদৰ্শক হয়, এজনৰ সপোন আনজনৰ বাবে প্ৰেৰণা হয়। এটা প্ৰজন্মৰ হাতৰ পৰা আন এটা প্ৰজন্মৰ হাতলৈ আগবাঢ়ি যায় সেই একেটা পোহৰ, দীপক সংঘৰ পোহৰ।
1: এখন চহৰৰ ইতিহাস কেৱল ডাঙৰ ডাঙৰ অট্টালিকা, পথ, বজাৰ অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ ইতিহাস নহয়, তাৰ মাজত সোমাই থাকে সৰু সৰু অনুষ্ঠানবোৰৰ কাহিনী, মানুহে মানুহৰ বাবে গঢ়ি তোলা সেই ঠাইবোৰৰ কাহিনী, য'ত সংস্কৃতিৰ চৰ্চা হয়, বন্ধুত্ব জন্মে, সমাজৰ প্ৰতি দায়বদ্ধতা গঢ় লৈ উঠে। দীপক সংঘও তেনে এটি কাহিনী। সময় সলনি হৈছে, চহৰ সলনি হৈছে, মানুহৰ জীৱন সলনি হৈছে, কিন্তু কিছুমান পোহৰ সময়ৰ সৈতে ম্লান নহয়, কাৰণ সেই পোহৰ কেৱল এটা অনুষ্ঠানৰেই নহয়,
2: সেই পোহৰ মানুহৰ,
1: সেই পোহৰ সংস্কৃতিৰ,
2: সেই পোহৰ একেলগে আগবাঢ়ি যোৱাৰ সপোনৰ,
1: আৰু সেই সপোনৰ নাম দীপক সংঘ।
2: এটা দীঘলীয়া সাংস্কৃতিক যাত্ৰাৰ নাম দীপক সংঘ,
1: আৰু সময়ৰ বুকুত জ্বলি থকা এটি দীপ, দীপক সংঘ।
3: প্ৰিয় শ্ৰোতা,

প্ৰিয় শ্ৰোতা, কিছুমান গীত কেৱল শুনা নহয়, অনুভৱ কৰা হয়, আৰু সেই অনুভৱৰ আঁৰত থাকে এগৰাকী সৃষ্টিশীল মানুহৰ কলম। অসমীয়া সংগীত জগতত তেনে এগৰাকী শক্তিশীল সৃষ্টিশীল ব্যক্তি আছিল হেমন্ত দত্ত। হেমন্ত দত্ত কেৱল গীতিকাৰেই নাছিল, নাট্যকাৰ, অভিনেতা আৰু পৰিচালক হিচাপেও তেওঁ অসমীয়া সাংস্কৃতিক জগতত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। তেওঁৰ সৃষ্টিৰ পৰিসৰ আছিল যথেষ্ট বিস্তৃত। প্ৰিয় শ্ৰোতা, শুনোচোন আহক হেমন্ত দত্তৰ কথাৰে নীলিমা খাতুন আৰু জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

মই যি বাটেৰে ওলালো আজি নাহো উভতি, এই আকাশ বৰ বিশাল, এনেধৰণৰ বহু জনপ্ৰিয় গীতে হেমন্ত দত্তৰ সৃষ্টিশীলতাৰ পৰিচয় বহন কৰে। তেওঁৰ গীতৰ মাজত প্ৰেম, জীৱন আৰু মানুহৰ অনুভৱৰ এক সুন্দৰ প্ৰকাশ দেখা যায়। সেই সৃষ্টিৰে পুনৰ এবাৰ ডুব যাওঁ সংগীতৰ মাজত। প্ৰিয় শ্ৰোতা, এবাৰ আগবঢ়াবলৈ লৈছোঁ হেমন্ত দত্তৰ ৰচিত আন এটি গীত।

হেমন্ত দত্তৰ সংগীতৰ যাত্ৰা কেৱল গীত লিখাৰ মাজতেই সীমাবদ্ধ নাছিল। কলেজীয়া দিনতে তেওঁ সাংস্কৃতিক পৰিৱেশৰ সৈতে গভীৰভাৱে জড়িত হৈছিল আৰু সংগীতৰ প্ৰতি তেওঁৰ আগ্ৰহে পৰৱৰ্তী সময়ত এক সুদীৰ্ঘ সৃষ্টিশীল যাত্ৰাৰ ৰূপ লয়। হেমন্ত দত্তই অসমীয়া ভ্ৰাম্যমান থিয়েটাৰকো নিজৰ সৃষ্টিশীলতাৰে সমৃদ্ধ কৰিছিল। কহিনুৰ থিয়েটাৰৰ টাইটেনিক

মালিকৰ নাট্যৰূপ দি নিজেই জাহাজৰ কেপ্টেইনৰ চৰিত্ৰত অভিনয় কৰিছিল। সেয়া অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনা হিচাপে গণ্য কৰা হয়। প্ৰিয় শ্ৰোতা, শুনোচোন আহক তেওঁৰ দ্বাৰা লিখিত এটি গীত।

এজন সৃষ্টিকৰ্তাৰ জীৱনত আটাইতকৈ ডাঙৰ সন্মান কি? সম্ভৱতঃ তেওঁৰ সৃষ্টি মানুহে মনত ৰখা। হেমন্ত দত্তৰ সৃষ্টি মানে কেৱল এটা সময়ৰ কথা নহয়, তেওঁৰ বহু গীতেই সময়ৰ সীমা অতিক্ৰম কৰি আজিও নতুন প্ৰজন্মৰ শ্ৰোতাৰ কাণত

0: Ramnath Thakur said that under these schemes, emphasis is being placed on balanced nutrient management, efficient water use, conservation agriculture, integrated farming systems, agroforestry, natural and organic farming, and promotion of climate-resilient agricultural technologies. He said under the Soil Health and Fertility Scheme, assistance is provided to states for promoting integrated nutrient management through the judicious use of fertilizers. And that's all in today's Parliament Review.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। সমান্তৰালভাৱে আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপত। এতিয়া নিবেদন কৰিছো ভজনৰ নিয়মীয়া অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনক অনুৰাধা পৰোৱালৰ কণ্ঠৰ এটি ভজন।

অনুৰাধা পৰোৱালৰ কণ্ঠৰ মীৰা ভজন্তি শুনিলে। অনুষ্ঠানত এইবাৰ পুনৰ শুনক শিল্পী কণ্ঠৰ অন্য এটি মীৰা ভজন।

নমস্কাৰ প্ৰিয় শ্ৰোতা, মোৰ পচন্দৰ এমুঠিমান গীত আৰু কিছু মনৰ কথালৈ এয়া ষ্টুডিঅ'ৰ মজিয়াত মই দীপাঞ্জলি দাস পাঠক।

প্ৰিয় শ্ৰোতা, অপেক্ষা প্ৰেম আৰু অপেক্ষাৰ জোৰা যেন পাভজোৰা। প্ৰেমত অপেক্ষাৰ অভিজ্ঞতা কেতিয়াবা মিঠা এমুঠি বিষ আৰু কেতিয়াবা শেষ নোহোৱা এক অন্তহীন যাত্ৰা। তেওঁ বাৰু শুনিবনে আপোনাৰ বুকুৰ কোলাহল? তেওঁ বাৰু আহিবনে আপুনি ৰৈ থকা বাতৰিৰে?

প্ৰিয় শ্ৰোতা, প্ৰেমত অপেক্ষা মানে এক অদ্ভুত বিড়ম্বনা। প্ৰিয়জনক যেতিয়ালৈকে লগ নাপায় তেতিয়া মনে সপোন ৰচে কত নতুন কল্পনাৰে, অথচ যেতিয়া অপেক্ষাৰ অন্ত পৰে আৰু প্ৰিয়জন সন্মুখত থিয় হয়, মুখৰ মাত মুখতে হেৰায়, তেতিয়া কবলৈ শব্দ কোনো নাথাকে, তেতিয়া কেৱল মৌনতাই কথা কয় আৰু হৃদয়ৰ স্পন্দনে শুনে।

প্ৰিয় শ্ৰোতা, মনৰ নিজানত জোনা খৰে, বুকুৰ মাজত এবুকু আশা লৈ কোনোৱে বাট চাই ৰয় বুকুৰ আপোনজনলৈ। দুৰু দুৰুকৈ মন কঁপে, অপেক্ষাৰ মিঠা যন্ত্ৰণাই চকুৰ টোপনি ভৰে। ৰাতি ফুলা ফুলৰ দৰে প্ৰেমী শাৰী ৰয় উজাগৰি ৰাতি, শিতানত ওৰে ৰাতি জ্বলি থাকে ভালপোৱাৰ মধুজোন।

প্ৰিয় শ্ৰোতা, আশা কৰোঁ মোৰ পচন্দৰ গীত কেইটিয়ে আপোনালোকৰো হৃদয় চুলে। সময় হ'ল, আজিলৈ ইমানতে সামৰিছোঁ পচন্দৰ গীতৰ অনুষ্ঠান ৰাম ধেনু।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া কুৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট দিল্লী কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।
1: ये आकाशवाणी है, कृपया हमारे अगले प्रसारण की प्रतीक्षा कीजिए। ये

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 গৈছে। ইয়াৰ লগে লগে আজিৰ প্ৰচাৰণৰ অন্ত পৰিল। পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।